এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছ আৰু নিউজন AIR এপ যোগে এয়া আকাশবাণী নগাঁও ষ্টুডিঅ'ৰ ঘড়ীত 5:50 হৈ যোৱাৰ লগে লগেই সমশ্ৰোতালৈ সুপ্ৰভাত জনাই আৰম্ভ কৰিছোঁ আকাশবাণী নগাঁও কেন্দ্ৰৰ আজিৰ অনুষ্ঠান। আজি বুধবাৰ, অসমীয়া লেখেৰে 1948 শকৰ আহাৰ মাহৰ আজি দুদিন আৰু ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 17 তাৰিখ। আজি ষ্টুডিঅ'ত মোৰ সৈতে কাৰ্য সম্পাদন কক্ষত আছে নাছিমা ইয়াছমিন আৰু নিয়ন্ত্ৰণ কক্ষত প্ৰদীপ কুমাৰৰ সৈতে মই ষ্টুডিঅ'ত ৰাহুল দেৱ বৰদলৈ।

আকাশবাণী নগাঁও, এতিয়া 6 বজাত হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

খন্তেক পিছতেই 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 আমাৰ স্বাস্থ্য অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। 7:00 নিয়োগ বাতৰি, 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সুপ্ৰভাত অনুষ্ঠানটি শুনিবলৈ পাব 7:15।

7:30 গীতৰ অনুষ্ঠান মূৰ্চনা শুনিবলৈ পাব। 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা, 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিজয় কোঁৱৰৰ কণ্ঠত লোকগীত শুনিবলৈ পাব 9:20। 9:30 শ্ৰোতাই পত্ৰযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান সাতসৰি। সৌজন্যমূলক সাহিত্য অনুষ্ঠানটি শুনিবলৈ পাব 10:00। তাৰপিছতে শুনিবলৈ পাব গীতৰ অনুষ্ঠান। 11:00 আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা, 11:05 পৰা বিয়লি 4:29 আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

বিয়লি 4:30 যুৱ তৰংগৰ পুনৰ প্ৰচাৰ 5:00 হিন্দী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা 5:05 পৰা 5:15 বিবিধ ভাৰতীৰ অনুষ্ঠান 5:15 অসমীয়া বাতৰি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান 6:00 অসমীয়া বাতৰি 6:44 আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। আমৈ অনুষ্ঠানটি শুনিবলৈ পাব 5:25 6:10 কৃষকবাণীৰ পুনৰ প্ৰচাৰ।

সন্ধ্যা 7 বজাত, 7:45, 9:15 আৰু নিশা 9:30 ইণ্ডিয়া আৰু নেডাৰলেণ্ডৰ মাজত হ'বলগীয়া ICC T20 ৱৰ্ল্ড কাপ প্ৰতিযোগিতাৰ পোনপটীয়া প্ৰচাৰ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:10 ভাৰত চৰকাৰৰ 12 বছৰ উপলক্ষে যুগুতোৱা এটি বিশেষ অনাতাঁৰ প্ৰতিবেদন অনুষ্ঠান আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 8:45 সমাচাৰ সন্ধ্যা, 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচী। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা শুনিলে। আজিৰ অনুষ্ঠানত ক্ৰমে জোনালী উজাৰ কণ্ঠত বৰগীত, ৰেকিবুদ্দিন আহমেদ আৰু সংগীসকলে গোৱা জিকিৰ, আৰু শেষত ভজন শুনিলে পণ্ডিত ভীমসেন যোশীৰ কণ্ঠত। ভক্তিমূলক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া শুনাবলৈ লৈছোঁ আমাৰ স্বাস্থ্য অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ।
1: নমস্কাৰ নগাঁও, নমস্কাৰ প্ৰিয় শ্ৰোতা। আপোনালোক য'তে আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে, লগতে শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান মাহেকীয়া স্বাস্থ্য বিষয়ক শিতান আমাৰ স্বাস্থ্যৰ সৈতে। ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই হিৰণ্যপ্ৰভা দিহিঙীয়া। প্ৰতি মাহে আপোনালোকৰ বাবে আমি স্বাস্থ্য সম্বন্ধীয় বিভিন্ন বিষয় আপোনালোকৰ বাবে লৈ আহোঁ, আৰু আমাৰ মাজত থাকে একো একোজন বিশেষজ্ঞ চিকিৎসক। আৰু আজিৰ অনুষ্ঠানত আমি কথা পাতিম শৰীৰৰ বিভিন্ন বিষ, ইয়াৰ চিকিৎসা সেৱা, লগতে বিশেষকৈ ফিজিঅ'থেৰাপিষ্টে কিদৰে আমাৰ শৰীৰৰ বিভিন্ন বিষসমূহ নিৰাময় কৰাত সহযোগিতা আগবঢ়ায়, লগতে ফিজিঅ'থেৰাপি চিকিৎসা পদ্ধতি সম্পৰ্কে কিছু কথা। আৰু তাৰ বাবে আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ফিজিঅ'থেৰাপিষ্ট ডাক্টৰ বেদান্ত মাধৱ গোস্বামী। আহক আমি তেখেতৰ সৈতে চিনাকি হওঁ। নমস্কাৰ।
2: নমস্কাৰ,
1: আকাশবাণী নগাঁৱলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: ভালে আছে নিশ্চয়?
2: বহুত ভাল, আপোনালোকৰ ঠিকে আছে?
1: ভাল ভাল। আমি পলম নগৰি বিষয়টোৰ মাজলৈ যাওঁ। আমি এলোপেথিক, হোমিঅ'পেথিক বিভিন্ন চিকিৎসা পদ্ধতিৰ বিষয়ে জানো, বিশেষকৈ ফিজিঅ'থেৰাপি এনেকুৱা এটা চিকিৎসা পদ্ধতি প্ৰায় দৰৱ নিদিয়াকৈ, দৰৱ নোহোৱাকৈ এজন ৰোগীক সুস্থ কৰিবৰ বাবে যত্ন কৰা হয়, আৰু ই সম্পূৰ্ণ বিজ্ঞানসন্মত। গতিকে প্ৰথমে আমি ফিজিঅ'থেৰাপি চিকিৎসা পদ্ধতিৰ বিষয়ে কিছু কথা জানি লওঁ।
2: হয়, ধন্যবাদ মোক আজি মাতিয়াৰ কাৰণে, মই ধন্যবাদ জনাইছোঁ। আচলতে ফিজিঅ'থেৰাপি হৈছে চিকিৎসা বিজ্ঞানৰ এটা ভাগ হয়, য'ত মানে আমি আপুনি কোৱাৰ দৰে মেডিচিন ঔষধ নিদিয়াকৈ আমি ভৌতিকভাৱে এজন ৰোগীক আমি সুস্থ সবল কৰি তোলোঁ। ফিজিঅ' মানে আমাৰ ফিজিকটো, বডিটো, এণ্ড থেৰাপি মানে হৈছে কাইণ্ড অফ ট্ৰিটমেণ্ট। চ' আমি গোটেই বডিটোৰ ওপৰত থ্ৰ' মুভমেণ্ট আমি পেচেণ্টজনক ট্ৰিটমেণ্ট কৰাওঁ। ইয়াতে কোনো ধৰণৰ ঔষধ বা এনেকুৱা মেডিচিন আমি ইউজ নকৰোঁ। পেচেণ্টজনৰ যিখিনি অসুবিধা হৈছে, কিছুমানৰ বিষ থাকে, কিছুমানৰ নাৰ্ভৰ ইছ্যু থাকে, কিছুমান সৰু বাচ্চাৰো কিছুমান ইছ্যু থাকে, তো এইখিনিৰ ওপৰত আমি থ্ৰ' মুভমেণ্ট, থ্ৰ' আমাৰ যিখিনি এডভান্স আমাৰ ষ্টাডি হৈছে সেইখিনিৰ ওপৰত বেছ কৰি আমি ট্ৰিটমেণ্ট আগবঢ়াওঁ, আৰু এইদৰে আমি ৰোগীসকলক মানে স্বাস্থ্য উন্নত কৰিবলৈ আমি চেষ্টা চলাওঁ।
1: হয়, আৰু আমি যদি একদম পুৰণা দিনৰ পৰা চাওঁ, তেতিয়াও ফিজিঅ'থেৰাপি আছিল আৰু এতিয়াও আছে, তেতিয়াৰ পৰা এতিয়া যিটো ফিজিঅ'থেৰাপিৰ ধাৰণা সেইটো কিন্তু উন্নত হৈ হৈ গৈ আছে। গতিকে বৰ্তমান যিটো পৰ্যায়ত ফিজিঅ'থেৰাপিষ্টসকলে কাম কৰে সেই বিষয়টোৰ বিষয়ে অকণমান কওকচোন বৰ্তমান সময়খিনিত।
2: হয়, এতিয়া মইতো একদম নতুন হয়, গতিকে আমি বহুত আগৰ পৰাও আমি বস্তুখিনি ইমান দেখা নাই, কিন্তু আমি দেখিছোঁ যে লাহে লাহে লাহে লাহে মানুহৰ এৱাৰনেছটো বাঢ়িছে, মানুহে ফিজিঅ'থেৰাপি খুব বিচৰা হৈছে। আগতে কি হয়, এতিয়া এটা অসুখ, মই অসুখ বুলিয়ে কৈছোঁ, এটা অসুখ আপোনাৰ ধৰক নৰ্মেল বিষ এটা হৈছে, কঁকালৰ বিষ বা এনেকুৱা বিষ হৈছে, আগতে আমাৰ মানুহে কি কৰে, অকল ঔষধ খায় বা তেনেকুৱা ফিজিঅ'থেৰাপিৰ আগতে এৱাৰনেছটো নাই বা উপলব্ধও নহয় সেইখিনি সুবিধা। ঔষধ খালে দুদিনমানৰ কাৰণে ভাল হয় বিষটো, কিন্তু আকৌ এটা সময়ৰ পিছত আকৌ হৈ যায়। কিন্তু ফিজিঅ'থেৰাপি কৰিলে কি হয়, আপুনি বস্তুটোক মেইনটেইন কৰিব শিকে।
1: হয়,
2: এলং উইথ ট্ৰিটমেণ্ট, ট্ৰিটমেণ্ট আপুনি মেডিচিন লৈছে, মেডিচিন ল'বই লাগিব, কিন্তু তাৰ জৰিয়তে আপুনি নিজৰ ফিজিকটোকো মেইনটেইন কৰি ৰাখিব লাগিব, কোনখিনি কাৰণে আপোনাৰ বিষটো আৰম্ভ হৈছে বা কি কৰিলে বিষটো নাইকিয়া হ'ব, সেই বস্তুখিনি আপুনি জানিব লাগিব। তো সেই বস্তুখিনি আমাৰ ফিজিঅ'থেৰাপিয়ে প্ৰভাইড কৰে।
1: হয়,
2: এজন মানুহৰ লাইফটো মেইনটেইন কৰাত ফিজিঅ'থেৰাপি বেছি হেল্প কৰে।
1: হয়,
2: মোৰ হিচাপত। হয়,
1: যিকোনো বিষ যেতিয়া আৰম্ভ হয়, কঁকালৰ বিষ হওক, ভৰিৰ বিষ হওক, আমি পুনতেই এলোপেথিক চিকিৎসকৰ ওচৰত যাওঁ, তেওঁলোকে ৰেফাৰ কৰাৰ পাছতহে আমি ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ যাওঁ, বা দৰৱে যেতিয়া কাম নিদিয়ে, দৰৱ খাই খাই যেতিয়া মানুহৰ আমনি লাগে, একেবাৰে শেষত মানুহে ফিজিঅ'থেৰাপি ল'ব খোজে। গতিকে এই প্ৰসংগত আপুনি কি ক'ব?
2: হয়, সেইটো এটা ধাৰণা আমাৰ আছে, আগৰপৰাও আছে, ধৰক এতিয়াও বহুত বহুত জেগাত এতিয়াও আছে, কিন্তু আমাৰ ৰিচেণ্টলি যোনখন কাউন্সিল ফৰ্ম হৈছে, কাউন্সিলখনৰ

0: মানে কম্পিউটাৰ জব কৰে তেওঁলোকৰ ডিঙিৰ বিষো হোৱা যায়। ছেকেণ্ডটো আহিলে আপোনাৰ পুলিচখিনি হওক, ট্ৰেফিক পুলিচৰ পৰা আৰম্ভ কৰি যোনখিনিয়ে খুব দীঘ বেছি সময়ৰ কাৰণে থিয় হৈ থাকে, যোনখিনিয়ে বেছি সময়ৰ কাৰণে থিয় হৈ থাকে, কিছুমান আছে আপোনাৰ খুব ৰাইড কৰি থাকে, হয় বাছ ড্ৰাইভাৰে হওক, মানে আপোনাৰ কোনোবা চালকসকল, কোনোবা বাইকেই চলায়, কোনোবাই বাছেই চলায়,
1: অফিচলৈ
0: এনেকুৱা বহুত কাৰণ থাকে। তাৰ উপৰিও আপোনাৰ দেখা পোৱা যায় বেড পোষ্টাৰ্ছ, বেড পোষ্টাৰ্ছ, এইখিনি বেড পোষ্টাৰ্ছ আচলতে ইয়াৰে ইয়াতে সোমাই যায়, মই যিখিনি কলো সেইখিনিতে সোমাই যায়। আৰু ষ্টুডেণ্টছৰ ক্ষেত্ৰত হোৱা কথাটো হ'ল তেওঁলোকে স্কুলত বহি থাকিব লাগে, মানে ধৰক স্কুল মানে আপোনাৰ ক্লাছ টেনলৈকে এইবোৰ ইমান নাথাকে, তাৰ পাছত হায়াৰ ছেকেণ্ডেৰী বা তাৰ ওপৰত, কাৰণ ষ্টুডেণ্টছখিনিয়ে পঢ়াত বেছিকৈ সময় ইনভল্ভ কৰিব লগা হৈ যায়, দিনটোত 8-10 ঘণ্টা কিছুমানে পঢ়িব লগা হৈ যায়, তেওঁলোকে এনি টাইম এটা পাৰ্টিকুলাৰ পোষ্টাৰত বহি থাকে। গতিকে এটা পাৰ্টিকুলাৰ জেগাত যেতিয়া বহি থাকিব, আমাৰ যিটো আমাৰ মেৰুদণ্ড আছে, মেৰুদণ্ডৰ কাষৰ যোনখিনি মাছলছ থাকে, সেই মাছলছখিনি আমাৰ বেকটোৰ ষ্ট্ৰেংথটো মেইনটেইন কৰে। কনষ্টেণ্ট এটা জেগাত প্ৰেছাৰ পৰি থকাৰ লগে লগে লগে লগে সেই ৰাজহাড়ৰ ভিতৰতো কিছুমান চেঞ্জেছ হয়, আৰু তাৰ জৰিয়তে তাৰ লগতে ছাইডৰ মাছলছখিনিতো বহুত ধৰণৰ প্ৰভাৱ পৰে।
1: হয়,
0: তো সেইকাৰণে আপুনি চাব মানুহে তাৰ আজিকালি চব প্ৰতি মানুহে কোৱা হৈছে যে মোৰ খুব কঁকালটো বিষাই থাকে আজিকালি, ৰাতিপুৱা শুৱা পা উঠাৰ পিছতে অলপ বিষায়, তাৰপিছত আকৌ কাম চাম কৰিলে ভাল হয়। তো এইটো মানে ইয়াত ফিজিঅ'থেৰাপি বহুত বহুত মানে আপোনাৰ অৱদান আছে, ফিজিঅ'থেৰাপি মানে ভাল কৰিব পৰা বহুত স্ক'প আছে ইয়াতে। আৰু ইয়াতে আমি কি কৰোঁ পেচেণ্টক বিশেষকৈ যোনখিনি ধৰক একদম নৰ্মেল পেইন লৈ আহিছে, তেখেতসকলক আমি পেইনটো ভাল কৰোঁ, আমাৰ থেৰাপিৰ জৰিয়তে আমি পেইনটো ভাল কৰোঁ। তাৰোপৰি আমি পেচেণ্টক শিকাই দিওঁ যে আপুনি এইখিনি এইখিনি ব্যায়াম কৰক, ঘৰত এনেকৈ এনেকৈ মেইনটেইন কৰক, অফিচত কেনেকৈ বহিব লাগে, ডেস্ক আপোনাৰ কম্পিউটাৰ হাইটৰ পৰা আৰম্ভ কৰি কেনেকৈ কেনেকৈ ইউজ কৰিব লাগে, সেই গোটেই কথাখিনি আমি শিকোৱা যায়, যিখিনি আমাৰ পোষ্টাৰেল এডভাইচ বুলি কওঁ আমি। আজিকালি মানে সেইটোৱে ল' বেক পেইনটো ইমানেই বাঢ়ি গৈছে চবৰে ক্ষেত্ৰত, এইটো মানে এটা ডাঙৰ চিন্তনীয় বিষয় হৈ পৰিছে বৰ্তমানৰ কাৰণে।
1: হয়, আৰু এই যিবিলাক অকণমান মাইনৰ পেইন থাকে, খুব বেছি বিষ নহয়, সেইবিলাক দৰৱ নোহোৱাকৈ ভাল কৰিব পৰা যায় নেকি? কাৰণ আজিকালি দৰৱৰ যিবিলাক ছাইড ইফেক্ট থাকে তাৰ কাৰণে অন্য এটা ৰোগৰ সৃষ্টি হৈ যায়, গতিকে খুব বেছি দৰৱ খোৱাটো ইমান ভাল কথা নহয়, গতিকে দৰৱ নোহোৱাকৈ ভাল কৰিব পৰা যায় নে?
0: পাৰি পাৰি। এতিয়া ধৰি লওক আপুনি হঠাৎ ক'ৰবাত দুখ পালে, মানে কিবা এটা লাগি গ'ল বা ক'ৰবাত মুচুকা খালে, তো আমি কি কৰোঁ, যদি বিষটো আপুনি সহ্য কৰিব পাৰি আছে তেতিয়াহ'লে আপুনি ঔষধ নোখোৱাকৈ বিষটো ভাল কৰিব পাৰে। ধৰক বৰফ লগালে, তাৰপিছতে ধৰক গৰম পানী সেক দিলে, তাৰপাছতে অলপ ষ্ট্ৰেচিং কৰি থাকিব লাগে, ৰেগুলাৰ এটা ষ্ট্ৰেচিং খুব দৰকাৰ মানুহক। ষ্ট্ৰেচিংটো মানে ষ্ট্ৰেচিং মই আপোনাক এনেকৈ ক'ম, ষ্ট্ৰেচিং ইমানেই দৰকাৰ, আপুনি বিষৰ বহুতখিনি মানে 60-40% আপুনি থ্ৰু ষ্ট্ৰেচিং এটা আমাৰ পাৰ্টিকুলাৰ মানে এক্সাৰচাইজ হয়, তাৰ জৰিয়তে আপুনি কমাই ৰাখিব পাৰে, কঁকালৰ বিষ হওক, ডিঙিৰ বিষ হওক, ভৰিৰ বিষ হওক, ষ্ট্ৰেচিংটো বহুত ইম্পৰ্টেণ্ট বস্তু।
1: হয়, আৰু বিশেষকৈ প্ৰেগনেণ্ট লেডি এগৰাকীৰ কেতিয়াবা ক'ৰবাত বিষ হ'ব পাৰে, তেওঁতো দৰৱ খাব নোৱাৰে, তেওঁ বিষটো সহ্য কৰিয়ে থাকে বহুতে, গতিকে এই ক্ষেত্ৰতো ফিজিঅ'থেৰাপীৰ ডাঙৰ ফিজিঅ'থেৰাপীৰ
0: বহুত ভূমিকা আছে। হয়, প্ৰেগনেণ্ট লেডিৰ ক্ষেত্ৰত এইটো খুব ভাল কথা সুধিছে আপুনি, প্ৰেগনেণ্ট লেডিৰ ক্ষেত্ৰতো আমি ফিজিঅ'থেৰাপী শিকাওঁ, মানে তেখেতক এক্সাৰচাইজখিনি শিকাওঁ কেনেকৈ কৰিব লাগে, বিশেষকৈ ধৰক স্কোৱাটিংছ শিকোৱা যায়, মিনি মানে ছাপৰ্টিভ স্কোৱাট, বিছনাখনত বহা উঠা এইবোৰ শিকোৱা যায়, যাতে তেখেতে পিছত ডেলিভাৰীৰ সময়ত কোনো ধৰণৰ অসুবিধা নাপায়। আৰু বেক পেইনৰ কাৰণেও আমাৰ ফিজিঅ'থেৰাপী মডেলিটিছ ইউজ কৰিব পাৰি, আৰু আমি কৰিছোঁ, য'ত আমি ইণ্টাৰ্ণশ্বিপ কৰিছোঁ বা য'ত আমি প্ৰেক্টিছ কৰিছোঁ তাত দেখিছোঁ আমি কৰা, খুব খুব ভাল হয় ইয়াতে।
1: হয়, আৰু মূৰ বিষ হয় আজিকালি খুব বহুতৰ, স্ক্ৰীণ টাইম মানুহৰ বাঢ়ি গৈছে, বাহিৰত প্ৰদূষণ বাঢ়ি গৈছে, গতিকে মূৰ বিষ, মানুহৰ মাইগ্ৰেইন খুব বেছি হোৱা দেখা গৈছে, গতিকে এইবিলাকতো ফিজিঅ'থেৰাপীয়ে সহায় কৰিব পাৰেনে?
0: সহায় কৰে, হয়, মাইগ্ৰেইনৰ কাৰণে আমাৰ এটা স্পেচিফিক টেকনিক্স আছে, মানে এক্সাৰচাইজ প্ৰট'কলছ আছে, সেইটোৰ জৰিয়তে আমি মাইগ্ৰেইন থকা ৰোগীসকলক আমি মানে শিকাওঁ যে আপুনি এনেকৈ এনেকৈ কৰক, যিটোক আমি ভাৰ্টিগ' বুলিও কওঁ, নিউৰজেনিক ভাৰ্টিগ' বুলি কওঁ, সেই এক্সাৰচাইজ কৰিলে বহুতখিনি উপশম পোৱা যায়। আৰু মূৰৰ বিষৰ আৰু এটা কাৰণ হৈছে, মানে আপুনি এইটো ভাবিব নোৱাৰিব যে এইটো কাৰণে মূৰৰ বিষ হ'ব পাৰে, আমাৰ ডিঙিৰ কাষৰ যোনখিনি মাছলছ আছে মাছলখিনিত টাইট হৈ যায়, ষ্ট্ৰেছ মানে কি বুলি কয় ষ্টিফ হৈ যায়, ষ্টিফৰ কাৰণে আপোনাৰ কেতিয়াবা পিছফালৰ পৰা এনেকৈ মূৰটো ইয়ালৈকে আপোনাৰ টানি থাকিব
1: পাৰে,
0: টানি ধৰিব পাৰে। তো এইটো আপুনি কিয় হয় চাব গ'লে, আপোনাৰ ধৰক খুব বেছিকৈ স্ক্ৰীণ টাইম এইটো পজিশ্যনত ইউজ কৰা, খুব বেছি তললৈ চাই মোবাইল চোৱা, খুব বেছি সময় একেটা পজিশ্যনতে কিতাপ পঢ়ি থকা, বিভিন্ন কাৰণ হ'ব পাৰে, খুব বেছিকৈ আপুনি লেপটপ ইউজ কৰা, কীবৰ্ড ইউজ কৰা, বিষটো আৰম্ভ হ'ব ইয়াত, কিন্তু আপোনাৰ
1: এফেক্ট
0: কান্ধত, হয় কান্ধত, কিন্তু আপোনাৰ এফেক্ট হ'ব আপোনাৰ মূৰত, মূৰলৈকে আপোনাৰ বিষটো টানিব কিছুমানৰ, সেইটো মানে পেচেণ্ট এছেছমেণ্ট আৰু ইভালুৱেশ্যনৰ পিছতহে আমি গম পাওঁ যে একজেক্ট কজটো কি হৈছে।
1: হয় হয়, আমি বিভিন্ন ক্ষেত্ৰত ফিজিঅ'থেৰাপীৰ ভূমিকাৰ বিষয়ে পাতি আছোঁ আৰু এইখিনিতে মই জানিব খুজিছোঁ, ফিজিঅ'থেৰাপী বুলি ক'লে এটা মানুহৰ ভুল ধাৰণা আছে বহু ঠাইত, সেয়া আমাৰ প্ৰচাৰৰ অভাৱ হ'ব পাৰে বা সজাগতাৰ অভাৱৰ কাৰণে, যে কেৱল মালিচ বা দুখন হাতেৰে দিয়া এটা থেৰাপী তেনেকুৱা ধৰণৰ বুলি ভাবে। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব?
0: আচলতে এইটো মানে বহুত এটা ভাল কথা সুধিছে। আমি আচলতে মানুহক বুজাওঁ যে বাহিৰৰ পৰা যদিও বস্তুটো দেখিবলৈ তেনেকুৱা হয়, কিন্তু এইটো সম্পূৰ্ণ তাতকৈ বেলেগ।
1: কাৰণ য়োগা ট্ৰেইনাৰ এজন কেতিয়াও ফিজিঅ'থেৰাপিষ্ট
0: হ'ব নোৱাৰে, য়োগা ট্ৰেইনাৰ ফিজিঅ'থেৰাপিষ্ট হ'ব নোৱাৰে, জিম ট্ৰেইনাৰ ফিজিঅ'থেৰাপিষ্ট হ'ব নোৱাৰে, আৰু যোনখিনি মাছাজ ট্ৰেইনাৰ সেইখিনিও ফিজিঅ'থেৰাপিষ্ট নহয়। কাৰণ আমাৰ বস্তুটো হৈছে আমাৰ কমপ্লিটলি ৰিচাৰ্চ বেছ
1: হয়, আৰু যিবিলাক পাৰ্লাৰত বডি মাছাজ থাকে সেইটোও সম্পূৰ্ণ
0: কোনো কাৰণ নহয়, আমি এটা স্পেচিফিক ডিজিজৰ কাৰণে দিওঁ, এটা স্পেচিফিক ডিজিজৰ কাৰণে দিওঁ, যাৰ ওপৰত আমাৰ 4 বছৰীয়া কোৰ্চ আছে। 4 বছৰ আমি পঢ়োঁ, মেডিকেল ছায়েন্স পঢ়োঁ, এনাটমি ফিজিঅলজিৰ পৰা আৰম্ভ কৰি এক্সাৰচাইজ থেৰাপী, ইলেক্ট্ৰথেৰাপী, অৰ্থ, নিউৰো, গোটেইখিনি ছাবজেক্ট আমি পঢ়োঁ। পঢ়ি পেলাই আমাৰ তাৰ ওপৰত আমাৰ যোনখিনি প্ৰট'কল, সেই প্ৰট'কলছখিনি আমি ইউজ কৰোঁ। আমাৰ ন' ডাউট আমাৰ চিলেবাছত থেৰাপিউটিক মাছাজ আছে, কিন্তু সেই বস্তুটো আমি অকল পাৰ্টিকুলাৰ কোনোবা এটা ডিজিজতহে আমি এপ্লাই কৰোঁ, এনেকুৱা নহয় যে আমি প্ৰতিটোতে ইউজ কৰোঁ।
1: নিশ্চয়কৈ আপুনি যদি দৈনন্দিন য়োগা কৰিব বিচাৰিছে তেতিয়াহ'লে নিশ্চয় আপুনি য়োগা মাষ্টাৰৰ ওচৰত
0: যাব লাগিব,
1: কিন্তু যদিহে আপুনি বিষৰ পৰা উপশম পাব বিচাৰিছে তেতিয়া কিন্তু য়োগা মাষ্টাৰ এজনৰ ওচৰত যোৱাতকৈ আপুনি
0: ফিজিঅ'থেৰাপিষ্টৰ ওচৰত যাব লাগিব।
1: এই কথাবিলাক আচলতে
0: এইটো সজাগতাৰ অভাৱ আচলতে মানুহৰ, আমাৰ মানুহবোৰে মানে ধাৰণা কৰি লয় যে এইটো এনেকুৱাই হ'ব চাগে, কিন্তু তাতকৈ যদি সুধি লয় কথাটো যে এনেকুৱা হয় নে তেনেকুৱা হয়, তো মোৰ মতে নিশ্চয় মানুহে বুজি পাব।
1: হয়, ফিজিঅ'থেৰাপী মানে কেৱল মালিচ নহয়, এই কথাটো সকলোৱে জনাটো উচিত।
0: আৰু মই কৈছোঁ নহয়, যেতিয়া এজন মানুহে ট্ৰিটমেণ্ট লৈ পেলাই যেতিয়া উপশম পায়, ভাল হয়, তাৰ পাছতহে মানুহজনে বুজি পায় যে তেখেতে মানে কেনেকুৱা এটা ফেজত আছিলে, বৰ্তমান কেনেকুৱা ধৰণৰ তেখেতৰ হৈছে।
1: হয়, মই এইখিনিতে আৰু এটা প্ৰসংগ আনিব খুজিছোঁ। খুব ডাঙৰ এক্সিডেণ্ট হৈ যায়, এক্সিডেণ্ট হোৱাৰ মানুহৰ হাত ভৰি ভঙাৰ পাছত মানুহৰ এটা চিকিৎসা চলি থাকে, দৰৱ খাই থাকে, তাৰ সমান্তৰালকৈ সোনকালে ভাল পাবৰ কাৰণে ফিজিঅ'থেৰাপিষ্টৰ ভূমিকা কেনেকুৱা?
0: হয়, এক্সিডেণ্টৰ পিছত আপোনাৰ মানুহ পেচেণ্টজনৰ কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব দেই। কিছুমান পেচেণ্টৰ আপুনি কৈছে হাড় ভঙা,
1: হয়
0: ফ্ৰেকচাৰৰ কথা কৈছে, হয় ফ্ৰেকচাৰ মেনেজমেণ্টো এটা বহুত ডাঙৰ চেপ্টাৰ আকৌ এটা। এইটো আপোনাৰ হাতৰ ফ্ৰেকচাৰ হ'ব পাৰে, ভৰিৰ ফ্ৰেকচাৰ হ'ব পাৰে, কঁকালৰো হ'ব পাৰে, বিভিন্ন জেগাৰ ফ্ৰেকচাৰ হ'ব পাৰে, আৰু বিভিন্ন জেগাৰ ফ্ৰেকচাৰৰ লগত আমাৰ প্ৰট'কলছবোৰ বেলেগ বেলেগ হয়। ফ্ৰেকচাৰ হৈছে ন' ডাউট প্লাষ্টাৰ কৰিবই লাগিব, মেডিচিন যোনখিনি আছে সেইখিনি ল'বই লাগিব, যোনখিনি এচেঞ্চিয়েলছ হয় সেইখিনিতো ল'বই লাগিব। কিন্তু তাৰ পাছত মানুহজনক সেই বিচনাখনৰ পৰা আকৌ উঠাই আনি খোজ, যদি মানুহজনে অফিচত কৰে অফিচলৈ যোৱা, যদি যি চাকৰি মানে যি কৰে সেই কামলৈ উভতাই আনিবলৈ ফিজিঅ'থেৰাপী কৰিবই লাগিব। কাৰণ আপুনি প্লাষ্টাৰ কৰাৰ পিছত এটা অংগ আপোনাৰ কমপ্লিট 21 দিন বা তাতকৈ বেছি দিনৰ কাৰণেও হয়তো থাকি যায়, এটা এটা পজিশ্যনতে থাকি যায়। থকাৰ লগে লগে কি হয়, মাছলছখিনিও দুৰ্বল হৈ যায়, সেই পাৰ্টিকুলাৰ ফাংচনটো কমপ্লিটলি নাহে। কিছুমানৰ মাল এলাইনমেণ্ট বুলি এটা টাৰ্মছ আছে, মানে এলাইন ভালকৈ নহয়, যদি এনেকৈ এলাইন জোৰা হ'ব লাগিছিল এনেকৈ জোৰা হৈ যায়, তো সেইবোৰ ক্ষেত্ৰত মুভমেণ্টছ কিছুমানত ৰেষ্ট্ৰিকশ্যন আহে। যদি আপোনাৰ হাতখন আগতে 140 ডিগ্ৰীমান গৈছিলে, এতিয়া ধৰক হাতখন আপোনাৰ 90 ডিগ্ৰীহে আহে, গতিকে মুভমেণ্টছটো লেকিং হৈ যায় ন, আৰু মুভমেণ্টছটো লেকিং হ'লে সেইটো আপুনি হ'লেহে গম পাব কিমান অসুবিধা হয়। এতিয়া আমি একো আমাৰ অসুবিধা নাই, কাৰণে আমি চব সময়ত ধুনীয়াকৈ ইউজ কৰি আছো।
1: হয়, এনেকুৱা দেখিছোঁ আমি যে ডাঙৰ এক্সিডেণ্ট এটা হোৱাৰ পিছত, এই মোৰ এইটো এক্সিডেণ্ট হোৱাৰ পিছত হাতখন বেকা হৈ থাকিলে,
0: হয়
1: এইটো হয়,
0: হয়। আৰু যাৰ হয় তেওঁহে বুজি পায়, কাৰণ এক্টিভিটিজবোৰত তেখেতে গম পায়, আগতে মইতো কৰিব পাৰিছিলোঁ, আজিকালি মই কৰিব নোৱাৰা হৈ গ'লো। তো সেইখিনিত ফিজিঅ'থেৰাপী বহুত বহুত আপোনাৰ ভূমিকা গ্ৰহণ কৰে,
1: সেই নোৱাৰাটো কৰিব পৰা হ'ব ফিজিঅ'থেৰাপীৰ জৰিয়তে। আপোনাক দৰৱে ভাল কৰিব, এইটো সঁচা কথা, কিন্তু পুনৰ আপোনাক সেই আগৰ অৱস্থা।
0: আৰু সেইকাৰণে আমাৰ ফিজিঅ'থেৰাপিষ্টখিনিক মুভমেণ্ট স্পেচিয়েলিষ্ট বা পেইন স্পেচিয়েলিষ্ট বুলি কোৱা যায়।
1: হয় হয়, মানে পুনৰ আগৰ অৱস্থালৈ ঘূৰি
0: আহিব
1: ফিজিঅ'থেৰাপিষ্ট লাগিব।
0: লাগিব,
1: হয়। আমি শিশুসকলৰ কথালৈ যাব খুজিছোঁ। শিশু এটি জন্ম হোৱাৰ পাছত লাহে লাহে এদিন দুদিনকৈ ডাঙৰ হ'বলৈ আৰম্ভ কৰে, আৰু সেই সময়খিনিত বহুতে শিশুটিক খেলাই ভাল পায়, কেতিয়াবা ওপৰলৈ দাঙি দিয়ে, কেতিয়াবা বেকাকৈ লয়। গতিকে এই যে আমি বেলেগ বেলেগ ধৰণে লওঁ, দাঙি দিওঁ, জোকাৰি দিওঁ, সেই শিশুটিক মাংসপেশীবিলাক বৃদ্ধি হোৱাত বাধা জন্মায় নেকি এই কাৰণবিলাকে?
0: আচলতে আপুনি মানে শিশুসকলৰ ফিজিঅ'থেৰাপীৰ কথাটো ক'ব খুজিছে ন, মই অভাৰঅল ধুনীয়াকৈ কথাটো কৈ দিছোঁ। কিছুমানৰ ধৰি লওক চেৰিবেল পালচি হোৱা দেখা যায়, চিপি চাইল্ড শুনিছে চাগে আপুনিও,
1: কেনেকুৱা ধৰণৰ হয় শ্ৰোতাসকলক অকণমান বুজাই দিব।
0: হয়, চিপি চাইল্ড যোনখিনি মানে মাইলষ্টোনবোৰ ধৰক 3 মাহত যদি বাচ্চাটো বাগৰিব লাগিছিল সেইটো ডিলে হয়,
1: গ্ৰ'থটো
0: ডিলে হয়, কিছুমানে যদি 8 মাহত বহিব লাগিছিল সেইটো হোৱা নাই, কিছুমানে যদি 1 বছৰত খোজকাঢ়িব লাগিছিল অকণ অকণকৈ সেইটো কৰিব পৰা নাই, তো সেইখিনি বাচ্চাক মানে চিপি চাইল্ডে সেইখিনি ফিচাৰ্ছ দেখায়, তেওঁলোকৰ মাইলষ্টোনবোৰ ডিলে হয়। তাৰপিছত আপোনাৰ অটিজিম বাচ্চা থাকে কিছু আপনার ADHD থাকে খুব হাইপার হয় বাচ্চাব এনেকা থাকে তাতে আপনার ফিজিওথেরাপি যথেষ্ট হেল্প করে আর পার্টিকুলার CP কথা কোথাও CP হলে আপনার বাচ্চাটার একটিভিটিসব বহুত ডিলে হয়ে যায় ধর তার বয়সের লড়ি স্কুল যায় সি ধর বহিবলে শিকেহে তেনেকা হয়ে যায় তেতিয়া কি হয় মানে এই আপনার কমপ্লিট নিউরো এন্ড মাস্কুলার একটা সমস্যা হয় নার্ভরই হয় আর মাসলও হয় গ্রোথটাও ভালকে নহয় গতি তার জড়িয়ে আমি এক্সারসাইজ করাই করাই করাই করাই বাচ্চাটুক মানে সেই মাইলস্টোনব রিসিভ করবলে ট্রাই করো যাতে বাচ্চাটু এটলিস্ট খোজ কাহক
1: হয়
0: হয় মই যত আপনার ইন্টার্নশিপ করব গেছিল SV নিটার কথা কইছো আমি তাতে দেখি বাচ্চাব বহুত ডাঙর হয়ে যায় মানে সিহতর কারণে মাকর কারণে সেই বাচ্চাটু যাতে খোজ কাহিছে সেটাই কারণে বহুত ডাঙর এচিভমেন্ট
1: হয়
0: সেটাই বহুত ডাঙর এচিভমেন্ট আর খুব ভাল লাগে একটা বাচ্চা যেটা আহে সি যেটা শুই থাকে আমি তাক শিকায় শিকায় শিকায় শিকায় প্র্যাকটিস করায় করায় আমি তাক এটলিস্ট থিয় করাব পারিছো ধর সেটা বহুত সময় লাগে দেই এটা এনেকা নহয় যে আপনার 10-15 দিনের ভিতর হয়ে যাবে এটা বছর লাগে যায় বাচ্চা তাক খোয়াপা তাক ভাগরাবলেও আমাক বহুত সময় প্রয়োজন হয় সেটা মানে বাচ্চাটার উপর ডিপেন্ড করবো সি কিমানখিনি করবো পারিছে কিমানখিনি করব নোৱাৰে
1: হয় আর একটা কথা মই এখিনিতে মোৰ মনলৈ আহিছে শিশু এটি জন্ম হওয়ার ঠিক 5-6 দিনের পাছত আমি আমার গাঁও সমুখত বা আমি বহু ঠাইত দেখো যে এগারী ঢাইয়ের জড়িয়ে খুব মালিশ দিয়া হয় তেল মালিশ দিয়া হয় খুব লড়াটিক ইফাল ইফাল করে মানে শকত হোক সুস্বাস্থ্য মানে স্বাস্থ্য ভালে থাকুক সেই কারণে খুব মালিশ দিয়া হয় গতি এই কি বিজ্ঞানসম্মত বারো
0: মানে বাচ্চাটুক অকমান গ্রোথটা হবলে দিব লাগে তেল মালিশ করাটো কি বিজ্ঞানসম্মত সেটা মই পটককে ভালকে কব নোৱাৰিম আপনার কিন্তু বাচ্চাটুক তার গ্রোথটা কেনেকুয়া হয়েছে চাই লোক লাগে মানে কোথাও না আগে সেই CP চাইল্ডর কথা কলো হয়তো যদি দেখিছে যে পিছত বাচ্চাটুয়ে একো করবো পারে হয়তো সে তেনেকুয়া হবও পারে চিকিৎসক দেখাই লোক যে বাচ্চাটুক একো করবো পারে তাক খুব মালিশ করেছে থিয় হয়েছে কিটো করেছে সিটো করেছে সেনেকুয়া নহয় আপনি চিকিৎসকর সহায় লোক
1: মানে মই হেতুই জানিব খুজিছো যে মালিশ বুলি কলে আমি সিধা এগৰাকী ইমান ট্রেন নহয় জি বি
0: আপুনি ঘৰতে যদি বোলে বাচ্চাটোক অকমান সময়ৰ কাৰণে কৰাইছে সেইটো আপোনাৰ
1: বেলেগ কথা
0: বেলেগ কথা কিন্তু যদি আপুনি কিবা এটা উদ্দেশ্য লৈ কৰাই আছে যে বাচ্চাটোক মই আজি বহিব পৰা নাই তাক মই খুব মালিশ কৰাইছো বা কিবা কৰিব পৰা নাই মালিশ কৰিছো সেইটো বিজ্ঞানসন্মত নহয় আপুনি ডক্টৰৰ ওচৰত যাওক ভালকে ডিসকাশন করক কি হয়েছে ইভালুয়েট করক তারপর ফিজিওথেরাপিস্টর ওসর যাও
1: মই হেতে কব কইছ ভাইৰ সর্ট নহয় ফিজিওথেরাপিস্ট
0: ফিজিওথেরাপিস্টর ওসর যাও হয়
1: এই কথা বিলাক আসলতে প্রসার হোৱাটো খুব গুরুত্বপূর্ণ
0: খুব গুরুত্বপূর্ণ হয়
1: হয় আমি প্রায় গুটেখিনি কথা পাতিছোঁ একেবারে শেষত মই যদিও স্বাস্থ্য বিষয়ক কথা নহয় তথাপি মই সুধিব বিচাৰিছোঁ যে ফিজিওথেরাপি বর্তমান সময়ত খুব এটা ডিমান্ডিং আৰু খুব এটা ভাল কেরিয়ার গতিকে এই ক্ষেত্রে আমি আপুনি আমার উঠি অহা প্রজন্মর যখন ছাত্র ছাত্রী আছে যখন কেবল চিকিৎসক হব নুখুজিও মানে মেডিকেলের লাইনটি জড়িত হব খুঁজে কারণে ফিজিওথেরাপি কিন্তু খুব একটা ভাল
0: হয় হয় কারণে ফিজিওথেরাপি খুব একটা ভাল অপরচুনিটি বলে মানে কম কারণ লাই বস্তুব ডেভেলপ হয়ে আছে আমার ফিজিওথেরাপি একটা প্রগ্রেসিং হয়ে আছে আগে যে তাতকে এটার অবস্থাটা আপনার বহুত ভাল আর এটাও যখন মানে ইয়ার জড়িত যখন আমার সিনিয়র হোক খুব যত্ন করেছে যে ইয়াক আর কেন উপর লেভেলে লো যাব পারি দিনে দিনে নতুন নতুন স্টাডিজ আছে আর সবতকে ভাল কথাটা হল এটা আমার কাউন্সিল ফর্ম হয়েছে এলাইড হেলথ সায়েন্সর যখন কাউন্সিল ফর্ম হয়েছে তার জড়িয়ে আমি ফিজিওথেরাপিস্টে ডক্টর ইউজ করব পারো এজ এ সাব প্রেফিক্স নামর আগত ডক্টর ইউজ করব পারো আর বেকেটত আমি নামর পিছত আমি ফিজিওথেরাপিস্ট মেনশন করব লাগবে সেটা একটা কথা দ্বিতীয়ত হয়েছে আমি নিজের ক্লিনিক ইন্ডিপেন্ডেন্টলি চলাব পারো নিজে পেশেন্টক ডায়াগনোসিস করব পারো ট্রিটমেন্ট করব পারো সেটা একটা সেকেন্ড হেরি তারপর আমি নিজের IPD সেট আপ খুলব পারো যখন আমি রিহেবিলিটেশন সেন্টার বলে কোম এজন ধর রোগী স্ট্রোক হল তেখেতক স্ট্রোক হয়ে প্যারালাইসিস হওয়ার পিছত 10 দিনের ভিতর খোজকাঢ়িব নয় কিছু ছমাস লাগে কিছু এবছর লাগে বেশিকে লাগে পেশেন্ট জন থাকি পেলায় চিকিৎসা লোক পারে ইন পেশেন্ট যখন আমি হসপিটালত দেখো তেনেকা ধরনের সেট আপ খুলেও আমি রোগী সকল চিকিৎসা আগবাব পো
1: হয়
0: তারপর আপনার একাডেমিক যদি সেক্টর একাডেমিক সেক্টরটো আজিকালি ভাল গ্রোথ করব মাস্টার ডিগ্রি করার পিছত আপনি PhD লেভেলতো আপনি করব নিজের কিনা রিসার্চ পেপার ওপর কাম করবেন নি কোনো একটা সর টপিকর উপর আপনি ডিপ স্টাডি করব গতি এই যথেষ্ট আপনার এখন বহল পরিসর বহল পৃথিবী হয় হয়
1: ধন্যবাদ
0: আর আর একটা কথা মই ইয়াতে জানাব খুজিছো এবাৰৰ পৰা বর্তমান ফিজিওথেরাপিস্টর যেটো মানে এডমিশন প্রসেস এটো আন্ডার নিট আহি গৈছে নিটর জড়িয়ে হে এটা এডমিশন আপনি লব লাগিব
1: হয় নেকি
0: হয় এটো খুব খুব ভাল খবর এটো মানে তো গতিকে কি হৈছে এটা মানে ষ্টুডেণ্টছখিনিৰ মাজতো এটা এৱাৰনেছ আহিছে আৰু এটা কম্পিটিশ্যন ভাইবছ এটাও আহিছে। গতিকে আগতে ধৰক এডমিশ্যনছ পাই যায়, আজিকালি এটলিষ্ট এটা মানে আহিছে যে আপুনি নীট দিব লাগিব, এটা ষ্টেণ্ডাৰ্ড মাৰ্ক ছেট হৈছে, নীট দিব লাগিব, নীট দিয়াৰ পিছত আপুনি ইয়াতে জড়িত হ'ব পাৰিব।
1: এই কথাটোৱে প্ৰমাণ কৰে যে বাকী চিকিৎসা পদ্ধতিৰ দৰে আমাৰ যিখিনি অন্যান্য চিকিৎসা পদ্ধতি আছে তাৰ লগত ফিজিঅ'থেৰাপী কিন্তু একে আৰু সমানে
0: হয়।
1: গতিকে ধন্যবাদ জনাইছো ইমানখিনি আপুনি আমাক জনালে।
2: ইমানপৰে আমাৰ স্বাস্থ্য অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমোগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত। নতুন ভাৰত,

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ আপাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি নিচামুক্ত ভাৰত অভিযানৰ অধীনত ভাৰ্চুৱেল ব্যৱস্থাৰে নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব আৰু ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। ফ্ৰান্সত চলি থকা G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ বাবে ইভিয়ান চহৰখন সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈছে। সন্মিলনত সহযোগী দেশৰূপে অংশগ্ৰহণ কৰা ভাৰতৰ হৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত ৱাশ্বিংটন DCত নেতা দুগৰাকী অন্তিমবাৰৰ বাবে মুখামুখিকৈ বৈঠকত মিলিত হৈছিল। আজিৰ বৈঠকত উভয় পক্ষই বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দুয়োখন দেশৰে স্বাৰ্থ জড়িত হৈ থকা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ লৈ মত বিনিময় কৰিব বুলি আশা কৰা হৈছে। বিভিন্ন জটিল আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহলে নতুন দিল্লীত দৃষ্টি নিবদ্ধ কৰা হেতু ভাৰতৰ ক্ৰমাগতভাৱে অন্যতম আন্তঃৰাষ্ট্ৰীয় শক্তিৰূপে উত্থান ঘটিছে আৰু এনে সময়তে হ'বলগীয়া শ্ৰীমোদী আৰু শ্ৰীট্ৰাম্পৰ এই বৈঠকখনে বিশেষ গুৰুত্ব বহন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি সকলোৰে সুবিধাৰ বাবে সুষম, সৰ্বাত্মক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিত কৰা বিষয়ত আয়োজিত সন্মিলনৰ এখন কৰ্মশালাতো অংশ ল'ব। ইয়াৰ লগতে শ্ৰীমোদীয়ে দুপৰীয়াৰ আহাৰৰ সৈতে আয়োজন কৰা কৃত্ৰিম বুদ্ধিমত্তাৰ নিৰাপদ, দ্ৰুত আৰু ফলপ্ৰসূ নিয়োগ নিশ্চিত কৰা বিষয়ক আন এটা আলোচনাতো ভাগ ল'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্মিলনৰ আপাহতে আজি ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ কষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ ভন ডাৰ লিয়েনৰ সৈতে এখন ত্ৰিপাক্ষিক বৈঠকত ভাগ লোৱাৰ কথা আছে। শ্ৰীমোদীয়ে আজি দিনটোতে জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জৰ সৈতেও আলোচনাত মিলিত হ'ব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰ আৰু সংযুক্ত আৰব আমিৰ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে পৃথক পৃথককৈ দ্বিপাক্ষিক বৈঠকত ভাগ লয়। তেওঁ কালি কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটো, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ এল চিচি, জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচি আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে মিউঙকো সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰীমোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে উভয় দেশৰ সম্পৰ্কৰ ইতিবাচক দিশসমূহক আদৰণি জনায় আৰু কৌশলগত সহযোগিতা গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। দুয়োগৰাকী নেতাই লগতে তৰলীকৃত প্ৰাকৃতিক গেছ, তৰলীকৃত পেট্ৰলিয়াম গেছ আৰু কয়লাৰ সৈতে জড়িত বাণিজ্যিক ব্যৱস্থাকে ধৰি অৰ্থনৈতিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইপিনে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে ভিজন 2035ৰ অধীনত ভাৰত ব্ৰিটেইনৰ সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি, শিক্ষা আৰু জনসাধাৰণৰ সহযোগিতাৰ শলাগ লয়। বেংগালুৰুত লিভাৰপুল বিশ্ববিদ্যালয় আৰু মুম্বাইত ইয়ক আৰু ব্ৰিষ্টল বিশ্ববিদ্যালয়কে ধৰি ভাৰতত ব্ৰিটিছ বিশ্ববিদ্যালয়ৰ কেম্পাছ স্থাপনৰ ক্ষেত্ৰত শেহতীয়াকৈ হোৱা অগ্ৰগতিৰ কথা উল্লেখ কৰি দুয়োখন দেশৰ মাজত ৰূপায়িত শক্তিশালী শিক্ষা সহযোগিতাক লৈ নেতা দুগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ সৈতে বিশ্ব স্বাস্থ্য আৰু উন্নয়নৰ সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে G7 ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহে একাধিক পদক্ষেপৰ কথা ঘোষণা কৰিছে। G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত নেতাসকলে কংগো আৰু উগাণ্ডাত পুনৰ দেখা দিয়া ইবোলা প্ৰাদুৰ্ভাৱৰ প্ৰতি সমন্বিত আন্তঃৰাষ্ট্ৰীয় সঁহাৰিৰ আহ্বান জনায়। ভাৰত, ইজিপ্ত, কেনিয়া আৰু দক্ষিণ কোৰিয়াই সীমান্ত পৰ্যবেক্ষণ আৰু সম্প্ৰদায়ভিত্তিক সচেতনতাকে ধৰি অধিক শক্তিশালী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। নেতাসকলে ইবোলা ভাইৰাছৰ প্ৰতিষেধক আৰু চিকিৎসা পদ্ধতিৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰাষ্ট্ৰসমূহে কৰ্কট ৰোগৰ বিৰুদ্ধে বিশ্বব্যাপী চলি থকা যুঁজখন ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ভাৰত আৰু ব্ৰাজিলকে ধৰি অংশীদাৰ দেশসমূহৰ সহযোগিতাত নেতাসকলে কৰ্কট ৰোগৰ গৱেষণা আৰু বিকাশমূলক প্ৰযুক্তিৰ দায়িত্বশীল ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে ৰোগ প্ৰতিৰোধ, আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু গুণগত স্বাস্থ্যসেৱাৰ সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰতো জোৰ দিয়া হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত সংস্থাটোৱে কয় যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্ট চক্ৰই পুনৰ

0: হ'বলগীয়া নীট পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা 14,000-25,000 টকা পৰ্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এই ধৰণৰ কোনোধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে এইবেলি প্ৰতিখন প্ৰশ্নকাকত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি যুগুতাই উলিওৱা হৈছে আৰু কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰে পৰা সেইসমূহৰ অনুবাদ, ছপা, এঠাইৰ পৰা আন ঠাইলৈ নি সংৰক্ষণ কৰা আদি সকলো দিশতে সংস্থাই বিভিন্ন সুৰক্ষা পদ্ধতি অৱলম্বন কৰিছে বুলি শ্ৰীসিঙে প্ৰকাশ কৰে।
1: CNTA is committed 100% to ensure that no malpractice will happen. Every question paper which has been made, every question which has been made in a complete secure manner. We have added layers of security to what is normally done. We have taken every single precaution to ensure that nobody who is involved in setting up the question papers or translating them or printing them or moving them or storing them till the date of the examination is compromised in any manner. That responsibility NTA has taken. We have taken help from multiple agencies, all Ministry of Home, the Paramilitary, Department of Post, Ministry of Defense, Ministry of External Affairs, the state governments, state police, state administration, chief secretaries, everybody is helping NTA. And this is the commitment that India has to our young minds, and we will ensure that the examination is conducted in a flawless manner at all the 5,440 centers within India and 14 centers outside India.
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব। জনসাধাৰণৰ অংশগ্ৰহণ, স্বেচ্ছাসেৱকৰ সহযোগিতা বৃদ্ধি আৰু সমগ্ৰ দেশত নিচাৰ প্ৰতি আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই উদ্যম গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নিচামুক্তি মিত্ৰৰ বাবে ব্যক্তিগত ডেশবোৰ্ড আৰু নিচামুক্তি ভাৰত অভিযান সম্পৰ্কীয় এখন চুটিছবিকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ উদ্যম মুকলি কৰিব। ডঃ কুমাৰে কয় যে সপ্তাহজোৰা অভিযানৰ সময়ত সমগ্ৰ দেশতে সজাগতা সৃষ্টি আৰু সমূহীয়া অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত কালি যমুনা নদী পুনৰ সজীৱ কৰাৰ লক্ষ্যৰে দীৰ্ঘদিনীয়া কিছাও বহুমুখী বান্ধ প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত 6খন ৰাজ্যৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি নতুন দিল্লীত অনুষ্ঠিত বৈঠকখনত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থানে এই প্ৰকল্পৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মত হয়। চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত প্ৰকল্পটো কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদনৰ বাবে উত্থাপন কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে চুক্তিবদ্ধ পুঁজি আৰ্হিৰ অধীনত প্ৰকল্পটোৰ পানীৰ উৎপাদনৰ ব্যয়ৰ 90% বহন কৰিব আৰু বাকী 10% ব্যয় 6খন ৰাজ্যই বহন কৰিব। ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেট সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা দেওবাৰে প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে 64 ৰাণত জয়লাভ কৰিছিল। ভাৰতে আজি আফগানিস্তানৰ বিৰুদ্ধে চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন লক্ষ্ণৌৰ শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত দিনৰ 1:30 বজাত আৰম্ভ হ'ব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো ইতিমধ্যে শৃংখলাত 1-0 ফলাফলেৰে আগবাঢ়ি আছে আৰু আজিৰ খেলখনত জয়লাভেৰে দলটোৱে শৃংখলা হস্তগত কৰাৰ আপ্ৰাণ প্ৰয়াস কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত আই গ্ৰুপৰ এখন খেলত ফ্ৰান্সে ছেনেগালক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত ফ্ৰান্সৰ এমবাপে দ্বিতীয়টো গ'ল দিয়াৰ লগে লগে খেলুৱৈগৰাকী দেশখনৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় খেলত ফ্ৰান্সৰ হৈ 58টা গ'ল দিছে। এই কৃতিত্ব অৰ্জনৰ বাটত তেওঁ বিশ্বকাপত সৰ্বাধিক গ'ল দিয়া খেলুৱৈ তালিকাত আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিক অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে কালি লছ এঞ্জেলেছৰ ছফি ষ্টেডিয়ামত নিউজিলেণ্ড আৰু ইৰাণৰ মাজত অনুষ্ঠিত খেলখন 2-2 ফলাফলত অমীমাংসিত হৈ ৰয়। একেদৰে মিয়ামিত উৰুগুৱে আৰু ছৌদি আৰবৰ মাজত আৰু চিটল ষ্টেডিয়ামত বেলজিয়াম আৰু ইজিপ্তৰ মাজত অনুষ্ঠিত দুয়োখন খেলেই 1-1 ফলাফলত অমীমাংসিত হৈ ৰয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ আপাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। আৰু ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছ আৰু নিউজন এআইআৰ এপ যোগে এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ সুপ্রভাত।

0: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছো আজিৰ সুপ্ৰভাত অনুষ্ঠান। সত্যনাথ বৰাই কৈছে, চৰিত্ৰবান মানুহ পবিত্ৰ জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে। আজি বুধবাৰ, 1948 চনৰ আহাৰ মাহৰ দুদিন আৰু ইংৰাজী 2026 চনৰ জুন মাহৰ 17 তাৰিখ। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:34:42 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:12:26। আজি শুক্লা তৃতীয়া। প্ৰত্যেক বছৰে আজিৰ এই 17 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় নিৰ্বননীকৰণ আৰু খৰাং প্ৰতিৰোধী দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। প্ৰিয় শ্ৰোতা, এই দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিছে পুৰণি গুদাম ডক্টৰ বীৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপিকা আকাশী ভূঞাই।
1: 17 জুন তাৰিখটো বিশ্ব মৰুভূমি আৰু খৰাং দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘই স্থাপন কৰা এই দিৱসটোৱে ভূমিৰ অৱক্ষয়ৰ বিষয়ে সজাগতা সৃষ্টি কৰে আৰু কাৰ্যকৰী সমাধানৰ প্ৰসাৰ ঘটায় আৰু বহনক্ষম ব্যৱস্থাপনাক প্ৰসাৰিত কৰে। 2026 চনৰ গ্ল'বেল হোষ্ট হ'ব কেনিয়া আৰু এইবাৰৰ থিম হৈছে ৰেঞ্জ লেণ্ডছ ৰিকগনাইজ ৰেচপেক্ট এণ্ড ৰিষ্টোৰ, অৰ্থাৎ ৰেঞ্জলেণ্ডক স্বীকৃতি দিয়া, সন্মান কৰা আৰু পুনৰুদ্ধাৰ কৰা। ৰেঞ্জলেণ্ড মানেনো কি? ৰেঞ্জলেণ্ড হৈছে বিশাল মুকলি প্ৰাকৃতিক দৃশ্য যেনে ঘাঁহনি, জোপোহা, চাবানা, মৰুভূমি আৰু তুন্দ্ৰা অঞ্চল, যিবোৰত থলুৱা গছ গছনিয়ে প্ৰধান আৰু পশুধন বা বিভিন্ন বন্যপ্ৰাণীয়ে বিচৰণ কৰে। গতিকে ৰেঞ্জলেণ্ডক গুৰুত্ব দিয়াৰ কাৰণটোৱেই হৈছে পৃথিৱীৰ অধিকতকৈও অধিক ভূপৃষ্ঠ ৰেঞ্জলেণ্ডে সামৰি লয় আৰু বহু চৰাই চিৰিকটি আৰু খিলঞ্জীয়া সম্প্ৰদায়কে ধৰি প্ৰায় 2 বিলিয়ন লোকৰ জীৱিকাৰ বাবে সহায় কৰে। বৰ্তমান বিশ্বৰ অধিক ৰেঞ্জলেণ্ড অৱক্ষয় আৰু বিপদত পৰিছে, যাৰ ফলত বিশ্বৰ খাদ্য সুৰক্ষা, জলচক্ৰ আৰু জলবায়ুৰ স্থিতিৰ প্ৰতি ভাবুকি আহি পৰিছে। প্ৰতি বছৰে মৰুভূমিকৰণ আৰু খৰাং দিৱসৰ বিশ্বব্যাপী উদযাপনৰ বাবে এখন দেশক আয়োজক দেশ হিচাপে নিৰ্বাচন কৰা হয়। আয়োজক দেশখনে দিৱসটোৰ উদ্দেশ্যসমূহ সমৰ্থনত নীতি নিৰ্ধাৰণ কৰে আৰু অন্যান্য গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু সাধাৰণ জনসাধাৰণক লক্ষ্য কৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰে। মূল বিশ্বব্যাপী অনুষ্ঠানৰ উপৰিও বিশ্বৰ বিভিন্ন দেশ আৰু স্থানীয় সম্প্ৰদায়ে মৰুভূমিকৰণ আৰু খৰাং দিৱস উপলক্ষে বিভিন্ন কাৰ্যকলাপৰ আয়োজন কৰে। 2025 চনত ছাউদি আৰবিয়াই এই দিৱসৰ অনুষ্ঠানত সমগ্ৰ দেশজুৰি 11.5 কোটি গছ ৰোপণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ উজ্জ্বলভাৱে উপস্থাপন কৰিছিল। প্ৰতি বছৰে বিভিন্ন দেশসমূহত 2017 চনৰ পৰাই এই দিৱস অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানসমূহে ভূমিৰ অৱক্ষয় ৰোধ, মৰুভূমিকৰণ প্ৰতিৰোধ, খৰাঙৰ প্ৰভাৱ হ্ৰাস আৰু ভূমি ব্যৱস্থাপনা সম্পৰ্কে বিশ্বজুৰি সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখে। ৰেঞ্জলেণ্ডসমূহে পৃথিৱীৰ আটাইতকৈ বিস্তৃত যদিও অধিকাংশ সময়তে উপেক্ষিত পৰিৱেশতন্ত্ৰসমূহৰ ভিতৰত অন্যতম। সিহঁতে পৃথিৱীৰ মুঠ স্থলভাগৰ অধিকতকৈও অধিক অংশ আৱৰি আছে আৰু খাদ্য সুৰক্ষা, পানীচক্ৰ, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু জলবায়ু সহনশীলতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইবাবে 2026 চনত মৰুভূমিকৰণ আৰু খৰাং দিৱসত ৰেঞ্জলেণ্ডসমূহক বিশ্বব্যাপী বিশেষ গুৰুত্ব দিয়া হৈছে। ৰেঞ্জলেণ্ড চিনাক্ত কৰক, সন্মান কৰক, পুনৰুদ্ধাৰ কৰক শীৰ্ষক এই বছৰৰ বিষয়বস্তুৰ জৰিয়তে ৰেঞ্জলেণ্ডৰ অৰ্থনৈতিক, পৰিৱেশগত আৰু সাংস্কৃতিক মূল্যৰ স্বীকৃতি, ইয়াৰ পৰম্পৰাগত অভিভাৱকসকলৰ প্ৰতি সন্মান আৰু ক্ষতিগ্ৰস্ত ৰেঞ্জলেণ্ড পুনৰুদ্ধাৰত অধিক বিনিয়োগৰ আহ্বান জনোৱা হৈছে। এই অনুষ্ঠানটোৱে ইণ্টাৰনেশ্যনেল ইয়েৰ অৱ ৰেঞ্জলেণ্ড এণ্ড পাষ্টোৰেলিষ্ট 2026ৰ সৈতে সামঞ্জস্য ৰাখি আয়োজন কৰা হৈছে, যাতে জনসচেতনতা বৃদ্ধি, দায়িত্বশীল বিনিয়োগ উৎসাহিত কৰা আৰু ৰেঞ্জলেণ্ড তথা পশুপালকসকলৰ জীৱিকাক সুৰক্ষিত কৰা নীতিসমূহ শক্তিশালী কৰিব পৰা যায়। বিশ্বৰ আধালৈকে ৰেঞ্জলেণ্ড ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে বা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত আছে, যাৰ ফলত খাদ্য আৰু পানী সুরক্ষা, জৈব বৈচিত্র, জলবায়ু সহনশীলতা আর গ্রাম্য জীবিকার উপর গভীর প্রভাব পড়ছে। তথাপিও সমস্যার সমাধানের বাবে ফলপ্রসূ পদক্ষেপ ইতিমধ্যে বিদ্যমান। টেকসই ভূমি আর ব্যবস্থাপনা, উন্নত খরাং প্রস্তুতি আর সাম্প্রদায়িক ভিত্তিক পুনরুদ্ধার কার্যসূচীত বিনিয়োগের জড়িয়ে এই ভূদৃশ্য সমূহ আর ইয়ার উপর নির্ভরশীল জনসাধারণের ভবিষ্যৎ সুরক্ষিত করবা যায়। গতি এটা সময় আহিছে রেঞ্জল্যান্ডর মূল্য স্বীকার করার, ইয়ার পরম্পরাগত তত্ত্বাবধায়ক সকলক সন্মান জানার আর ভবিষ্যৎ প্রজন্মর বাবে এই ভূদৃশ্য সমূহ পুনরুদ্ধার করার। ধন্যবাদ।
0: ওয়ার্ল্ড ডে টু কম্বেট ডিজার্টিফিকেশন এন্ড ড্রট, এই দিবস সম্পর্কে আজির অনুষ্ঠানত আমাক কিছু কথা অবগত করিলে পুরনি গুদাম ডক্টর বীরিণী কুমার বড়ুয়া মহাবিদ্যালয়ের ভূগোল বিভাগের সহকারী অধ্যাপিকা আকাশী ভূঁয়াই। একধারে গীতিকার, নাট্যকার, স্বাধীনতা সংগ্রামী, সাংবাদিক তথা চলচ্চিত্র নির্মাণের বাটকটিয়া আধুনিক সাংস্কৃতিক জগতের প্রধান নায়ক জ্যোতিপ্রসাদ আগরওয়ালা ডিব্রুগড় আর তেজপুর হাইস্কুলীয় শিক্ষা সাংকুড়ি কলিকতারপা প্রবেশিকা পরীক্ষা উত্তীর্ণ হয়েছিল। কলিকতাতে কলেজিয়া শিক্ষার পাতনি মেলিছিল যদিও শিক্ষা অবশ্যই সম্পূর্ণ নকরিলে। তারপর কিছুদিন ইংল্যান্ডত থাকি পড়াশুনা করেছিল যদিও তাতো শিক্ষা সম্পূর্ণ নহল। ইয়ার পাছত 1924 সনত জ্যোতিপ্রসাদ বার্লিনলৈ যায়। তাত সংগীত আর চলচ্চিত্র শিল্প সম্পর্কে প্রশিক্ষণ লয়। 1930 সনত প্রত্যাবর্তন করে আর স্বাধীনতা আন্দোলনত অংশগ্রহণ করে। জাতীয় চেতনা উদ্দীপক গীত নাটক বক্তৃতারে এই আন্দোলনলে উল্লেখনীয় বরঙনি আগবাইছিল। অসংখ্য শুয়লা গীতর রচক আর সুরকার আগরওয়ালাক রূপকর উপাধিরে অভিহিত করা হয়েছিল। দরাচলতে জয়মতীর চিত্রগ্রহণের কাম চলি থাকতেই জ্যোতিপ্রসাদ আগরওয়ালাক রূপকর উপাধি প্রদান করা হয়েছিল। প্রথম চলচ্চিত্র স্টুডিও চিত্রবনের নির্মাতা জ্যোতিপ্রসাদে 1935 সনত চলচ্চিত্র জয়মতী আর 1939 সনত দ্বিতীয় চলচ্চিত্র ইন্দ্রমালতী নির্মাণ করে। সুনীত কুঁৱৰী, কাৰেঙৰ লিগিৰি, লভিতা, ৰূপালীম, নিমাতী কইনা আদিৰ দৰে প্ৰখ্যাত নাটকো তেওঁ ৰচনা কৰিছিল। তেওঁৰ অন্যান্য ৰচনাসমূহ হৈছে লুইতৰ পাৰৰ অগ্নিসুৰ, জ্যোতিধাৰা, গীতি ৰামায়ণ, চন্দ্ৰকুমাৰ আগৰৱালা আদি। এইজন মহান মনীষীৰ মৃত্যু হৈছিল 1951 চনৰ 17 জানুৱাৰীত আৰু তেওঁৰ জন্ম হৈছিল আজিৰ এই 17 জুন তাৰিখটোত 1903 চনত। প্রিয় শ্রোতা, অনুষ্ঠানত জ্যোতিপ্রসাদ আগরওয়ালার রচিত এই গীতটি শুনো আহকসুন।

যশস্বী টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজ। 1985 চনত তেওঁ টেনিছৰ প্ৰশিক্ষণ লাভ কৰিবলৈ মাদ্ৰাজৰ ব্ৰিটানিয়া অমৃতৰাজ টেনিছ একাডেমীলৈ যায়। তেওঁ টেনিছকে বৃত্তি হিচাপে ল'বলৈ ঠিক কৰে আৰু 1991 চনত প্ৰফেচনেল চাৰ্কিটত প্ৰৱেশ কৰে। 1992 চনৰ বাৰ্চিলোনা অলিম্পিকত তেওঁ অভিজ্ঞ খেলুৱৈ ৰমেশ কৃষ্ণনৰ সৈতে জুটি বান্ধি ডাবলছত কোৱাৰ্টাৰ ফাইনেললৈকে আগবাঢ়িছিল। 1996 চনত তেওঁ আটলাণ্টা অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তাৰ পাছত তেওঁ মহেশ ভূপতিৰ লগত জুটি বান্ধি ডাবলছ খেলত মনোনিৱেশ কৰে আৰু 1999 চনত 4খন গ্ৰেণ্ড শ্লাম প্ৰতিযোগিতাৰে ডাবলছৰ ফাইনেলত উপনীত হৈ এক বিশ্ব ৰেকৰ্ড স্থাপন কৰে। এইজন খেলুৱৈ লাভ কৰা বঁটাসমূহৰ ভিতৰত অৰ্জুন বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, পদ্মশ্ৰী, পদ্মভূষণ আদি বিশেষভাৱে উল্লেখযোগ্য। লিয়েণ্ডাৰ পেজৰ জন্ম হৈছিল আজিৰ এই 17 জুন তাৰিখটোত 1973 চনত। এগৰাকী ভাৰতীয় সংগীত পৰিচালক, সংগীত প্ৰযোজক, সংগীত ব্যৱস্থাপক আৰু সংগীত পৰিদৰ্শক ধ্ৰুৱজ্যোতি ফুকন, তেওঁক ডি জে ফুকন হিচাপেও জনা যায়। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকীৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। 2003 চনত তেওঁ ৰবিনা টেণ্ডন প্ৰডাকশ্যনৰ ছবি ষ্টাম্পৰ জৰিয়তে প্ৰথমবাৰৰ বাবে সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল। হিন্দী চুটি ছবি পঞ্চকীৰ সংগীত পৰিচালনাৰ বাবে তেওঁ 2011 চনৰ অদৰ্শিত ছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ জাহ্নু বৰুৱাৰ বান্ধোন আৰু অজেয় চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল। ধ্ৰুৱজ্যোতি ফুকনৰ জন্ম হৈছিল 1964 চনৰ আজিৰ এই 17 জুন তাৰিখটোত। উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মাজৰ মধ্য আটলাণ্টিকৰ উত্তৰ আটলাণ্টিক আৰু আৰ্কটিক মহাসাগৰৰ মাজৰ এখন নৰ্ডিক দ্বীপ দেশ হৈছে আইচলেণ্ড। ই ইউৰোপৰ সৈতে সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে জড়িত আৰু এই অঞ্চলৰ আটাইতকৈ পশ্চিম আৰু কম জনবসতিপূৰ্ণ দেশ। ইয়াৰ ৰাজধানী আৰু বৃহত্তম চহৰ হৈছে ৰেইকজাভিক। দেশখনৰ চৰকাৰী ভাষা হৈছে আইচলেণ্ডিক। প্ৰাচীন পাণ্ডুলিপি অনুসৰি আইচলেণ্ডৰ বসতি আৰম্ভ হৈছিল 674 খ্ৰীষ্টাব্দত, যেতিয়া নৰৱেৰ মুখিয়াল ইংগলফ্ৰে আৰ্নাছন দ্বীপটোৰ প্ৰথম স্থায়ী বসতি প্ৰধান ব্যক্তি হৈছিল। উল্লেখযোগ্য যে আজিৰ তাৰিখটো আইচলেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়। এইখিনিতে বিশ্বৰ ইতিহাসত ঘটা বিভিন্ন ঘটনাৰাজিৰ ওপৰত এবাৰ চকু ফুৰাই চাওঁ আহকচোন। আমেৰিকাৰ মহিলা টেনিছ খেলুৱৈ ভেনাছ উইলিয়ামছৰ জন্ম হৈছিল আজিৰ তাৰিখটোত 1980 চনত। মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ জিজাবাইৰ মৃত্যু হৈছিল আজিৰ তাৰিখটোত 1674 চনত। ভাৰতৰ প্ৰাক্তন গভৰ্ণৰ

অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও, অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিউজন AIR এপ যোগে। প্ৰিয় শ্ৰোতা, এতিয়া যাব বিচাৰিছোঁ গীতৰ অনুষ্ঠান মূৰ্চনালৈ। মূৰ্চনা অনুষ্ঠানত প্ৰথমে শুনোৱা হওক ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

0: निशुल्क कानूनी सहायता टेली लॉ के ऐप वेबसाइट www.tele-law.in या टोल फ्री नंबर 14454 से प्राप्त की जा सकती है।
1: हेलो
2: राजेश डांगोरिया पुलिस थानार पर कोइसु
1: आको
2: आपुनाक डिजिटल अरेस्ट करा होइसे अन्य एटा কথা লৈ যাও অকলে আপোনাৰ পার্সেলত ড্ৰাগছ পোৱা গৈছে কেছ দীঘল হ'ব
3: 10,00,000 দিয়ক বাছি যাব
4: স্যার ইমান কোট পাম
3: এটা লিংক পঠিয়াইছো এতিয়া প্ৰসেসিংৰ বাবে 2,00,000 দিয়ক বাকিখিনি পিছত
4: স্যার 2,00,000
5: কি হ'ল এটা
4: মাজনী এখেতে কৈছে যে মোৰ পার্সেলত ড্ৰাগছ পোৱা গৈছে
2: আরে
4: কাটি দিলে
5: ভয় না খাব দেউতা ডিজিটেল এরেস্ট বুলি একো নাই এবোৰ হৈছে প্ৰবঞ্চনা
4: প্ৰবঞ্চনা
5: পুলিচ বেংক RBI ইত্যাদিৰ নাম লৈ আহিব পৰা চাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধানে থাকিব তেওঁলোকলৈ কোনো পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব যদিহে টেঙৰামি নেদেখুওৱা
4: তেন্তে পইচা হেৰুৱাবা
6: RBI কয়
7: জানি লওক সতৰ্ক হৈ ৰওক
8: মূৰ্চনা অনুষ্ঠানত এইবাৰৰ শিল্পী সমৰ হাজৰিকা গীতৰ কথা কিশোৰ দাসৰ

মূৰ্চনা অনুষ্ঠানত এয়া আছিল জিতেন ডেকা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ কথাৰে এটি সমবেত কণ্ঠৰ গীত।

মোৰ চৰণ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: দিলীপ দাসৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানত এইবাৰ শুনো আহক সমবেত কণ্ঠৰ এই গীতটি।

0: সমবেত কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী বীৰেন্দ্ৰনাথ দত্তক।

0: জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ কথাৰে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব।
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত আজি জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত কেইটিমান গীত শুনোৱা হৈছে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সমবেত কণ্ঠৰ আন এটি গীত।

0: সমবেত কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত আন এটি গীত, ভূপেন হাজৰিকাৰ কণ্ঠত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। আজিৰ গীতিমালিকা অনুষ্ঠানত শ্ৰোতাসকলক জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত কেইটিমান গীত শুনোৱা হ'ল। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। আজিৰ বিষয় ৰূপান্তৰৰ শিল্পী ৰূপকুঁৱৰ। আজি আমাৰ অতিথি মিতালী দে আৰু নৰেন পাটগিৰি।

সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিগত তিনি বছৰত মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ প্ৰক্ৰিয়া। জনসাধাৰণক স্বচ্ছ আৰু নিৰাপদ ইন্ধন যোগানৰ বাবে মুখ্যমন্ত্ৰীৰ মঙলদৈ আৰু তেজপুৰত PNG আৰু CNG প্ৰকল্প উদ্বোধন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজাতিন আৰু বিশ্বকাপত মেছিৰ হেট্ৰিক, এমবাপ্পেৰ দুটা গলেৰে আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ অভিযান আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ কঠোৰ পদক্ষেপৰ ফলত ৰাজ্যত গড় চিকাৰৰ ঘটনা ক্ৰমাৎ শূন্যলৈ হ্ৰাস পাইছে। বন বিভাগৰ তথ্য অনুসৰি 2021 চনৰ পৰা 2026 চনলৈকে চোৰাং চিকাৰীৰ হাতত 7টা গড়ে প্ৰাণ হেৰুৱাইছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2021 চনত দুটা, 2023ত এটা আৰু 2024 চনত দুটা গড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে 2023 চনত মানস আৰু ওৰাঙত এটাকৈ গড় চোৰাং চিকাৰীয়ে হত্যা কৰে। ইপিনে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যানে নতুন নিদৰ্শন দাঙি ধৰিছে। বিগত তিনি বছৰত উদ্যানখনত গড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বহু বছৰ ধৰি অসমৰ বনাঞ্চলত চোৰাং চিকাৰে ভাবুকিৰ সৃষ্টি কৰি আহিছিল যদিও বন বিভাগৰ বিষয়াকৰ্মীৰ অক্লান্ত নিষ্ঠা, সাহস আৰু নিৰৱচ্ছিন্ন সুৰক্ষা ব্যৱস্থাৰ ফলস্বৰূপে মানাহত সম্প্ৰতি চোৰাং চিকাৰ প্ৰতিৰোধত অভূতপূৰ্ব সফলতা লাভ কৰিব পৰা গৈছে। তেওঁ কয় যে বৰ্তমানে মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিমাহে প্ৰায় 38,000 কিলোমিটাৰ এলেকাত নিয়মীয়াকৈ টহল দিয়া হয়। কঠোৰ প্ৰচেষ্টা, আধুনিক পহৰাদাৰী ব্যৱস্থা আৰু সজাগ জনসাধাৰণৰ সহযোগিতাই মানসক বন্যপ্ৰাণী সংৰক্ষণৰ অনন্য সফলতাৰ কাহিনীত পৰিণত কৰিছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ চলোৱা হ'ব। অসম অন্যান্য পিছপৰা শ্ৰেণী আয়োগে এই জৰীপ সম্পন্ন কৰিব। আয়োগৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ পাছত সামাজিক ন্যায় আৰু সবলীকৰণ তথা সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্ৰী অশ্বিনী ৰয় চৰকাৰে কালি এই বিষয়ে প্ৰকাশ কৰে। অন্যান্য পিছপৰা আৰু অতি অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জাতি জনগোষ্ঠীৰ বিকাশৰ বাবে এই জৰীপৰ প্ৰয়োজন হৈছে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে নতুনকৈ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত 7টা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা হৈছে। 15টাৰো অধিক জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনাধীন হৈ আছে বুলি তেওঁ কয়। এই জৰীপৰ জৰিয়তে যোগ্যসকলে প্ৰাপ্য সুবিধা লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত দুটা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ যুটীয়া উদ্যোগত গঠিত উত্তৰ পূব গেছ বিতৰণ কোম্পানী লিমিটেডে এই গেছ যোগানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ শক্তিখণ্ডৰ যোগান্তকাৰী পৰিৱৰ্তনেৰে আন্তঃগাঁথনিমূলক প্ৰকল্প উৎসৰ্গা কৰা হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত বিশ্বৰ শক্তিখণ্ড সংকটৰ সন্মুখীন হৈছিল আৰু ভাৰতত ব্যৱহৃত ৰন্ধন গেছৰ আমদানিতো সমস্যাৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়ে দেশৰ শোধনাগাৰসমূহৰ ৰন্ধন গেছৰ উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে পাইপযুক্ত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিবলৈ আহান জনাইছে। অসমত প্ৰাকৃতিক গেছ যোগানৰ সৈতে জড়িত কোম্পানীসমূহে 10-15 লাখ গ্ৰাহকক PNG সংযোগ দিব পাৰিলে ৰন্ধন গেছ ৰাহি হ'ব আৰু দেশৰ অৰ্থনৈতিক ক্ষেত্ৰতো বৰঙণি যোগাব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: PNG লগতে নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী বা NEDCL-ৰ আৰু এটা দায়িত্ব হৈছে CNG-ৰ বিতৰণ। তেওঁলোকে তেজপুৰ চহৰত CNG-ৰ মাডাৰ ষ্টেচন স্থাপন কৰিছে। ইয়াৰ ফলত বিশেষকৈ লোকেল যিবিলাক 2-wheeler, 3-wheeler তেওঁলোকে CNG-লৈকে পৰিৱৰ্তন হ'ব, সুবিধা পাব। মই ভাবো যে এই CNG মাডাৰ ষ্টেচন আৰু যিটো বুষ্টাৰ ষ্টেচন আমি কৰিছো তাৰো ভাল ব্যৱহাৰ হ'ব আৰু আমাৰ ৰাইজে প্ৰাকৃতিক গেছ আৰু CNG দুয়োটাকে আদৰণি জনাব।
0: উল্লেখযোগ্য যে মঙলদৈত ঘৰুৱা পাইপযুক্ত প্ৰাকৃতিক গেছ যোগান আঁচনিৰ অধীনত কমেও 100টা পৰিয়ালক ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে আৰু কমেও 30টা পৰিয়ালে নিয়মীয়াকৈ গেছৰ যোগান লাভ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা মাৰ্চত তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছ যোগান আৰম্ভ কৰা হৈছিল আৰু সম্প্ৰতি 1,400তকৈ অধিক পৰিয়ালক এই ব্যৱস্থাৰে সামৰি লোৱা হৈছে। কালি তেজপুৰৰ পতঞ্জলি আয়ুৰ্বেদ লিমিটেডলৈ ঔদ্যোগিক পাইপযুক্ত প্ৰাকৃতিক গেছ যোগানৰ শুভাৰম্ভ কৰা হয় যদিও পতঞ্জলিয়ে ইতিমধ্যে উত্তৰ পূব গেছ বিতৰণ লিমিটেডৰ প্ৰায় দৈনিক 5,000 ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ ব্যৱহাৰ কৰি আছে। এই চাহিদা 6,000লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই ব্যৱহাৰ প্ৰায় 9,000 পৰিয়ালৰ ৰন্ধন গেছৰ ব্যৱহাৰৰ সমান বুলি কোৱা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2% বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব। এই মৰগীয়া বানচ পূৰ্বৰ 58% পৰা 60% বৃদ্ধি কৰা হৈছে। জুলাই মাহৰ দৰমহাৰ সৈতে কৰ্মচাৰীসকলে এই বানচ লাভ কৰিব। ৰাজ্যৰ বিত্ত বিভাগে কালি মৰগীয়া বানচ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে। অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত কালি 6ৰ পৰা 31 জুলাইলৈ চলিবলগীয়া 26-দিনীয়া বাজেট অধিৱেশনৰ বিতং কাৰ্যসূচীত অনুমোদন জনোৱা হয়। এই অনুসৰি বিধানসভাৰ আসন্ন অধিৱেশনৰ সময়ছোৱাত মুঠ 21 দিন বৈঠক অনুষ্ঠিত হ'ব। 10 জুলাইত বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰিব। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, জাকিৰ হুছেইন ছিগদাৰ, শ্বেৰমান আলী আহমেদ, মুজিবুৰ ৰহমান আৰু ডঃ জয়প্ৰকাশ দাস উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই ভাৰ্চুৱেল ব্যৱস্থা বৈঠকত অংশ লয়। ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বান প্ৰস্তুতিমূলক বৈঠকত অংশগ্ৰহণ কৰি সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে বিভাগীয় বিষয়াসকলক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল জাবিৰ সুৰেশৰ দ্বাৰা আয়োজিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত ক্ষতিগ্ৰস্তসকলৰ বাবে আশ্ৰয় শিবিৰ, চিকিৎসা সেৱা, ঔষধ, খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানীৰ লভ্যতা সংক্ৰান্তীয় প্ৰস্তুতিৰ বুজ লয় আৰু সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে নৈ কাষৰীয়া অঞ্চলৰ মথাউৰিৰ স্থিতিৰ বিষয়েও বিতংভাৱে আলোচনা কৰে আৰু যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: ধেমাজিত প্ৰত্যেক বছৰে বানপানী হয় আৰু যথেষ্ট ক্ষয় ক্ষতি হয়। বাৰিষা যিকোনো মুহূৰ্ততে বানপানী হ'ব পাৰে ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে ধেমাজি। তাৰ প্ৰস্তুতি কেনেকুৱা চলাই থৈছে সেইখিনি আমি গম ললোঁ আৰু প্ৰয়োজনীয় নিৰ্দেশনাখিনি আমি দিলোঁ।
0: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন। ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি ভৱিষ্যমুখী সমাজ নিৰ্মাণৰ পণ লোৱা সুন্দৰৰ পূজাৰীগৰাকী প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা, গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সব্যসাচী শিল্পী আছিল। 1903 চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত মাত সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰৰ সাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক উপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমৰ কলা সংস্কৃতি, সাহিত্য সংগীত আৰু চলচ্চিত্ৰ ক্ষেত্ৰলৈ শিল্পীগৰাকী আগবঢ়াই যোৱা অনন্য বৰঙণিয়ে অসমীয়া জাতিৰ আত্মপৰিচয়ক অধিক শক্তিশালী কৰাৰ লগতে সমাজত ঐক্য, সম্প্ৰীতি আৰু মানৱতাৰ মহান বাৰ্তাক প্ৰসাৰিত কৰিছে বুলি মন্তব্য কৰে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া উদ্যোগত ধেমাজি জিলাৰ গোগামুখত দিনজোৰা কাৰ্যসূচীৰে অহা 20 জুনত কলাগুৰু বিষ্ণু ৰাভা দিৱস অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বৰীলৈ 2026 বৰ্ষৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, পদ্মশ্ৰী সন্মানেৰে বিভূষিত যাদৱ পায়েং, মন্ত্ৰী ডঃ অনুজ পেগু আৰু শংকৰদেৱ সংঘৰ পদাধিকাৰ ডঃ ভৱেন্দ্ৰনাথ ডেকা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত কালি 3গৰাকী সাক্ষী মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3ওগৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। মেলাত অংশগ্ৰহণ কৰিবলগীয়া হাজাৰ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত, সুগম আৰু স্বাচ্ছন্দ্যপূৰ্ণ তীৰ্থযাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে ব্যাপক প্ৰস্তুতি আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। মেলাৰ সময়ছোৱাত তীৰ্থযাত্ৰীৰ ভিৰ বহুগুণে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে বিশেষ ৰেলৰ চলাচল, অহৰ্নিশে টিকট বিক্ৰীৰ সুবিধা, অতিৰিক্ত সুৰক্ষাকৰ্মী নিয়োগ, হেল্প ডেস্ক আৰু অনুসন্ধান কেন্দ্ৰ স্থাপন তথা তীৰ্থযাত্ৰীৰ বাবে খাদ্যৰ পেকেট আৰু খোৱাপানী বিতৰণ আদিৰ অন্তৰ্ভুক্তিৰে বিভিন্ন যাত্ৰীকেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত যোৱা নিশা নিউজার্সি ষ্টেডিয়ামত অনুষ্ঠিত আই গ্রুপৰ এখন খেলত ফ্ৰান্সে ছেনেগালক 3-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত ফ্ৰান্সৰ এমবাপ্পে দ্বিতীয়টো গল দিয়াৰ লগে লগে খেলুৱৈগৰাকী দেশখনৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গল দিয়া খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় খেলত ফ্ৰান্সৰ হৈ 58টা গল দিছে। এই কৃতিত্ব অৰ্জনৰ বাটত তেওঁ বিশ্বকাপত সৰ্বাধিক গল দিয়া খেলুৱৈৰ তালিকাত আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিক অতিক্ৰম কৰে। আনহাতে এই গ্ৰুপৰে যোৱা নিশা অনুষ্ঠিত আন এখন খেলত নৰৱে ইৰাকৰ বিৰুদ্ধে 4-1 গলৰ ব্যৱধানত বিজয় অৰ্জন কৰে। ইপিনে প্ৰতিযোগিতাত আজি বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই জয়েৰে অভিযান আৰম্ভ কৰিছে। পুৱা অনুষ্ঠিত গ্ৰুপ জেৰ খেলখনত 3 বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅ'নেল হেট্ৰিকৰ গৌৰৱেৰে আলজেৰিয়াৰ বিৰুদ্ধে 3-0 গলত জয় অৰ্জন কৰিছে। বিশ্বকাপৰ আজি ভাৰতীয় সময় অনুসৰি পুৱা 9:30 বজাত অষ্ট্ৰিয়াই জৰ্ডানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে নিশা 10:30 বজাত পৰ্টুগালে ডি আৰ কংগোৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব। নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথম খেলত অংশ ল'ব। ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেট সন্ধিয়া 7:00 বজাত আৰম্ভ হ'ব। ভাৰতে গ্ৰুপৰ প্ৰথম খেলত পাকিস্তানৰ মহিলা দলক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। ভাৰত আৰু আফগানিস্তান পুৰুষ ক্ৰিকেট দলৰ মাজত চলি থকা 3খনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইত অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ 2% মৰগীয়া বানচ বৃদ্ধি, জাপানৰ প্ৰধানমন্ত্ৰীৰ সমাগত অসম ভ্ৰমণ, ৰাজ্যত উদ্ভৱ হোৱা জাপানীজ এনকেফেলাইটিছজনিত পৰিস্থিতিত অসম বিধানসভাৰ পূৰ্ণাংগ বাজেট আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনীৰ বস্ত্ৰ আৰু অসম বিলাসিনী প্ৰত্যক্ষ কৰি ডঃ প্ৰীতাম্বৰ দেৱ গোস্বামীয়ে আৱেগিক হৈ উঠাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনৰ বাবে ফ্ৰান্সলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ বাতৰিটো দৈনিক জনমভূমি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে একেটা বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে এই সন্মান প্ৰধানমন্ত্ৰীগৰাকীয়ে 140 কোটি ভাৰতীয়ৰ নামত উচৰ্গা কৰা বুলি বিশেষভাৱে উল্লেখ কৰিছে। কাকতখনে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকলাপ, 5 বছৰত চোৰাং চিকাৰীৰ হাতত মৃত্যু মাত্ৰ 7টা গড় শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অখেলুৱৈ সুলভ মনোভাৱৰ বাবে ইৰাণে খেলত স্বাভাৱিক ছন্দ লাভ নকৰা বুলি এটা খেলৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে এটা বাতৰিও প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বিশ্বৰ শ্ৰেষ্ঠ 5% বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 4গৰাকী অধ্যাপকে স্থান লাভ কৰাৰ বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যত ক্ৰমাগতভাৱে পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰিটোক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আকৌ দ্য চেণ্টিনেল কাকতে এতিয়াৰে পৰা কাহৰ চিৰাপ ফাৰ্মাচীৰ পৰা কিনিবলৈ চিকিৎসকৰ নিদান পত্ৰ বাধ্যতামূলক হ'ব বুলি চৰকাৰে জাননী জাৰি কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া হওক অৰুণিমা গোস্বামীৰ পৰা পৰৱৰ্তী বাতৰি শুনো।
0: ধন্যবাদ ঋতুস্মিতা। সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত চুবেদাৰ মেজৰ তথা বিশিষ্ট আইনজীৱী প্ৰতাপ কুমাৰ শৰ্মাৰ 81 বছৰ বয়সত আজি পুৱতি নিশা কামৰূপৰ লেজাৰ নিজা বাসভৱনত দেহাৱসান ঘটে। উল্লেখযোগ্য যে জীৱিত কালত নেত্ৰদান কৰি যোৱা হেতুকে দেহাৱসানৰ পাছত তেওঁৰ চকুজুৰি গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসাকৰ্মীৰ দলে সংগ্ৰহ কৰে। হাউলীৰ মৌটুপুৰী গাঁৱৰ বাসিন্দা BH কলেজৰ প্ৰাক্তন অধ্যাপক আৰু দীনদয়াল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গুণীন্দ্ৰ নাথ দাসৰ কালি পাটনা হাস্পতালত দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিগত 3 বছৰত মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ প্ৰক্ৰিয়া। জনসাধাৰণক স্বচ্ছ আৰু নিৰাপদ ইন্ধন যোগানৰ বাবে মুখ্যমন্ত্ৰী মঙলদৈ আৰু তেজপুৰত PNG আৰু CNG প্ৰকল্প উদ্বোধন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু বিশ্বকাপত মেছিৰ হেট্ৰিক, এমবাপ্পে 2টা গলেৰে আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ অভিযান আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক কোকৰাঝাৰ জিলাৰ ৰেহৰূপ। আমালৈ লিখি পঠিয়াইছে কোকৰাঝাৰ জিলাৰ আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে। কোকৰাঝাৰ জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী আঁচনি আৰু উন্নয়নমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে 15 জুনত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: সভাত MLA লেড এম্পিলেড ইউনাইটেড ফাণ্ডৰ প্ৰকল্পসমূহে ধৰি জিলাখনৰ বিভিন্ন চলিত উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। বিভিন্ন বিভাগৰ বিষয়াসকলে নিজ নিজ বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা চৰকাৰী আঁচনি আৰু কাৰ্যসূচীৰ অগ্ৰগতি সম্পৰ্কে উপস্থাপন আগবঢ়ায়। উন্নয়নমূলক কামসমূহ সময়মতে সম্পূৰ্ণ কৰা, জনসেৱা অধিক শক্তিশালী কৰা আৰু বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ উপৰিও সভাত গুৰুত্ব আৰোপ কৰা হয়। সভাখন কোকৰাঝাৰৰ জিলা আয়ুক্ত ডক্টৰ পি উদয় প্ৰবীণে সভাপতিত্ব কৰে। সভাত গোসাইগাঁৱৰ বিধায়ক সবাৰাম বসুমতাৰী, পাখুংগুৰি বিধায়ক ৰূপম চন্দ্ৰ ৰয়, পৰ্বজৰা বিধায়ক মহম্মদ আশৰাফুল ইছলাম শ্বেখ, জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলো উপস্থিত থাকে।
1: অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা কোকৰাঝাৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ আতিথ্যত অনুষ্ঠিত হয়। সন্থাই মাধ্যমিক বিদ্যালয়সমূহত স্থায়ী প্ৰধান শিক্ষক নিযুক্তি প্ৰদান কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যিসমূহ জিলাত এতিয়াও নিযুক্তি সম্পূৰ্ণ হোৱা নাই তাতো শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। একে সময়তে উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তিৰ বাবে প্ৰকাশিত বিজ্ঞাপনত ভাৰপ্ৰাপ্ত অধ্যক্ষসকলৰ ক্ষেত্ৰত বয়সৰ উচ্চসীমা শিথিল কৰাৰ দাবী উত্থাপন কৰে। সন্থাই সকলো জিলাত খালী হৈ থকা উপাধ্যক্ষ, সহকাৰী প্ৰধান শিক্ষক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ পূৰণ, বিদ্যালয়সমূহত কম্পিউটাৰ শিক্ষক নিযুক্তি আৰু কৰ্মৰত কম্পিউটাৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনায়। বিদ্যালয় একত্ৰীকৰণৰ ফলত যোগ্য নিম্ন স্নাতক শিক্ষকসকলৰ পদ স্নাতক পদলৈ উন্নীত কৰাৰো আহ্বান জনোৱা হয়। বিটিচি বিধান পৰিষদে নয়দাস্থিত ভিজন স্প্ৰিং ফাউণ্ডেশ্যনৰ সহযোগত বিটিচি সচিবালয়ত বাণিজ্যিক বাহনৰ চালক আৰু পৰিবহণ কৰ্মীসকলৰ বাবে এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰে। শিবিৰত চালক আৰু পৰিবহণ কৰ্মীসকলৰ চকুৰ পৰীক্ষা বিনামূলীয়াকৈ সম্পন্ন কৰা হয়। লগতে যিসকলৰ দৃষ্টিশক্তি সংশোধনৰ প্ৰয়োজন হৈছিল তেওঁলোকক বিনামূলীয়াকৈ চশমাও বিতৰণ কৰা হয়। এই শিবিৰৰ মুখ্য উদ্দেশ্য আছিল পৰিবহণ কৰ্মীসকলৰ মাজত চকুৰ স্বাস্থ্য সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু তেওঁলোকৰ দৃষ্টিশক্তি উন্নত কৰি সুৰক্ষিত যান বাহন চলাচল নিশ্চিত কৰাত সহায় কৰা। বিটিচিৰ উপমুখ্য ৰিহন দৈমাৰীয়ে শেহতীয়াকৈ কোকৰাঝাৰস্থিত বিটিচি সচিবালয়ত কৃষি বিভাগৰ এক পৰ্যালোচনা সভাত সভাপতিত্ব কৰে। সভাত উপমুখ্যগৰাকীয়ে কৃষি বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন সম্পূৰ্ণ আৰু চলিত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে বিভাগীয় বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ বিভাগটোৰ বিভিন্ন কাৰ্যকলাপ, সাফল্য আৰু ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কেও অৱগত হয়। সভাত ভাষণ প্ৰদান কৰি ৰিহন দৈমাৰীয়ে কৃষি বিভাগক অধিক শক্তিশালী কৰাৰ লগতে সমগ্ৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নৰ কৃষকসকলৰ কল্যাণ আৰু উন্নয়নৰ ক্ষেত্ৰত বিটিচি চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। তেওঁ কৃষি আঁচনি আৰু প্ৰকল্পসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰি উৎপাদন বৃদ্ধি, কৃষকৰ জীৱন জীৱিকা উন্নত কৰা আৰু অঞ্চলটোত বহনক্ষম কৃষি উন্নয়ন নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। এনটিপিচিৰ CSR আঁচনিৰ 4খন বোৰ্ড এম্বুলেন্সৰ শুভ উদ্বোধন কৰে বিটিচি পৰিষদীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ EM দেৰহাছাদ বসুমতাৰীয়ে। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ ডেবিটলা মদাতি অঞ্চলত বাৰিষাৰ সময়ত বানপানীৰ কবলত প্ৰায় 3-4 মাহ পানীত থাকিবলগীয়া হোৱাৰ বাবে প্ৰায় 8,000 জনসাধাৰণে স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হ'ব লগা হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত বিটিচি চৰকাৰৰ স্বাস্থ্য বিভাগে NPTCৰ CSR আঁচনিৰ দ্বাৰা 4খন বোৰ্ড এম্বুলেন্স আগবঢ়াই পৰ্বতঝোৰা স্বাস্থ্যসেৱাত এক নতুন সংযোজন কৰা পৰিলক্ষিত হয়। 16 জুনত এই বোৰ্ড এম্বুলেন্স সেৱা উদ্বোধন কৰে বিটিচি পৰিষদীয় চৰকাৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰীয়ে। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আপোনালোকে আজি কোকৰাঝাৰ জিলাৰ ৰেহৰূপ শুনিলে। কাইলৈ একে সময়তে আন এখন জিলাৰ ৰেহৰূপৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি কোকৰাঝাৰ জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰী।
1: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টছত আৰু নিউজন AIR এপ যোগে শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান। আমি আগবঢ়াবলৈ লৈছোঁ বিজয় কোঁৱৰৰ কণ্ঠৰ লোকগীত।

শ্ৰোতা ইমান পৰে বিজয় কোঁৱৰৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী নগাঁও। শ্ৰোতাই অনুষ্ঠান শুনি আছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত। এতিয়া আগবঢ়াব বিচাৰিছোঁ শ্ৰোতাই পত্ৰযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান সাতসৰীলৈ। আহকচোন আমি সাতসৰীলৈ যাওঁ, সাতসৰী অনুষ্ঠানত কেইটিমান গীত শুনি লওঁ। আৰু এই গীতসমূহ অনুৰোধ কৰিছে নগাঁও, মৰিগাঁও, হোজাই জিলাৰ বিভিন্ন স্থানৰ পৰা। প্ৰথমেই আমালৈ অনুৰোধ কৰিছে মৰিগাঁৱৰ গা খজুৱাৰ পৰা ৰাজদীপ দাসে। তেওঁ অনুৰোধ কৰি লিখিছে যে আপোনালোকৰ অনুষ্ঠানসমূহ আমি খুব ভাল পাওঁ আৰু খুবেই প্ৰিয়। কামপুৰৰ পৰা সমৰেন্দ্ৰ বৰা, তৰুণ শইকীয়া, নীল শইকীয়াই লিখিছে যে সাতসৰী অনুষ্ঠানত শকুন্তলা শংকৰ যোচেফ আলীৰ বোলছবিৰ এটি গীত শুনাই দিয়ক, কবিতা বৰঠাকুৰৰ কণ্ঠৰ। আমি এই গীতটি আপোনালোকলৈ আগবঢ়াইছোঁ, শুনকচোন।

0: দক্ষিণ খুটাৰ গাঁৱৰ পৰা মাধৱ হাজৰিকা মামণি হাজৰিকাই সাতসৰী অনুষ্ঠানলৈ অনুৰোধ কৰি লিখিছে। ঘৰুণ্ডা বোলছবিৰ ৰুণা লাইলা আৰু ভূপিন্দৰ কণ্ঠৰ গীতটি শুনাবলৈ আমি তেখেতসকলৰ অনুৰোধ ৰক্ষা কৰি এই গীতটি শুনাবলৈ আগবাঢ়িছোঁ। শুনকচোন।
1: दीवाना
2: एक दीवाना शहर में
1: एक दीवाना नहीं एक दीवानी भी
2: दो दीवाने शहर में

আকাশবাণী নগাঁও কেন্দ্ৰৰ সামাজিক মাধ্যমৰ যিটো ফেচবুক পেজ আছে সেই পেজৰ জৰিয়তে আমালৈ অনুৰোধ কৰিছে বিশ্বৰ চন্দে চন্দে মহানন্দে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এই গীতটিৰ বাবে ভূপেন হাজৰিকাৰ কণ্ঠত। আমালৈ এই অনুৰোধটো কৰিছিলে নগাঁৱৰ পৰা অশোকৰাম ভট্টাচাৰ্যই। আমি তেখেতক জনাব বিচাৰিছোঁ যে পৰৱৰ্তী সময়ত নিশ্চয় আমি এই গীতটি আপোনাক শুনাম, তাৰ বাবে আপুনি আমাৰ অনুষ্ঠান শুনি থাকিব। আপোনাক ধন্যবাদ জনাইছোঁ। সামাজিক মাধ্যমযোগে আমালৈ আন এটি গীতৰ অনুৰোধ আহিছে মৰিগাঁৱৰ পৰা সুৰুজুংটিয়ে। তেখেতে আমালৈ লিখিছে, জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত শুনাবৰ কাৰণে আমি তেখেতৰ অনুৰোধ ৰক্ষা কৰি এই গীতটি শুনাবলৈ আগবাঢ়িছোঁ। তাৰ লগে লগে দক্ষিণ জাজৰিৰ পৰাও চুমি দাস বৰদলৈ, স্বাগতা, খগেন বৰা, বীণা বৰা আৰু দীপেন বৰাই সেই জুবিন গাৰ্গৰ এটি গীত শুনিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আমি এই গীতটি শুনাবলৈ আগবাঢ়িছোঁ।

শ্ৰোতাই সাতসৰী অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰি থকা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিউজ অন AIR এপযোগে। বনজুই ছবিখনৰ বনজুই বনতহে জ্বলে শীৰ্ষক গীতটিৰ বাবে আমালৈ সামাজিক মাধ্যমযোগে অনুৰোধ জনাইছে হোজাই হাৱাইপুৰ গাঁৱৰ পৰা নামৰাজ শৰ্মাই। গীতটিত কণ্ঠদান কৰিছে ভূপেন হাজৰিকা আৰু অঞ্জু দেৱীয়ে। আহকচোন আমি গীতটি শুনি লওঁ।

সাতসৰী অনুষ্ঠানত শেষৰ দি গীত শুনিবলৈ আমালৈ অনুৰোধ কৰিছে চকলাঘাটৰ পৰা জয়ন্ত, ৰাণু, কল্যাণ, অনন্ত আৰু মৃগেনে। মিছন চাইনা বোলছবিত জুবিন গাৰ্গ আৰু জুবলি বৰুৱাৰ কণ্ঠৰ এই গীতটি আমি শুনি লওঁ আহকচোন।

সময় হওয়ার লগে লগেই আমি অনুষ্ঠান সামৰিব লাগিব। আমালৈ সামাজিক মাধ্যম যোগে অমৃতজ্যোতি দাস, দীপা পণ্ডিত, ভূপেন কুমার দাস, কলিয়াবৰৰ বামুনীৰ পৰা সত্যজিৎ গগৈ আদি বিভিন্নজনে সুন্দৰ সুন্দৰ গীত আমালৈ অনুৰোধ কৰিছে। আমি পৰৱৰ্তী সময়ত সাতসৰী অনুষ্ঠানৰ জৰিয়তে তেখেতসকলক এই গীতসমূহ শুনাবৰ বাবে চেষ্টা কৰিম। আমি এতিয়া সময় হৈ আহিল অনুষ্ঠান সামৰাৰ। সাতসৰী অনুষ্ঠান সামৰি মই ৰাহুল দেৱ বৰদলৈ বিদায় লৈছোঁ। নমস্কাৰ।

আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। আমি আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, আপোনালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ সৌজন্যমূলক সাহিত্য অনুষ্ঠান। আজিৰ অনুষ্ঠানটি পুৰণি গুদামৰ বিশিষ্ট কবি সাহিত্যিক বিনু হাজৰিকাৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। কবি সাহিত্যিক বিনু হাজৰিকাই প্ৰয়াত পিতৃ ধৰণীধৰ মজুমদাৰদেৱৰ পবিত্ৰ সোঁৱৰণত সেউজীয়া সূৰ্য কবিতা গ্ৰন্থখনি উচৰ্গা কৰিছে। 27টা কবিতা সন্নিৱিষ্ট 64 পৃষ্ঠাৰ এই কবিতা পুথিখনিৰ প্ৰকাশক কলং কলা কেন্দ্ৰ, পুৰণি গুদাম, নগাঁও অসম। মুদ্ৰক অজন্তা প্ৰেছ, হয়বৰগাঁও, নগাঁও অসম। সুন্দৰ কলেবৰ যুক্ত এই কবিতা পুথিখনিৰ মূল্য মাত্ৰ 50 টকা কৰা হৈছে। প্ৰিয় শ্ৰোতা, আজিৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠানটি পুৰণি গুদামৰ বিশিষ্ট কবি সাহিত্যিক বিনু হাজৰিকাৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। একো একোখন গ্ৰন্থৰ সৈতে পৰিচয় কৰাই দিয়াটোৱেই আমাৰ এই সৌজন্যমূলক সাহিত্য অনুষ্ঠানৰ এক অনন্য প্ৰয়াস। আপোনাৰো যদি গ্ৰন্থ প্ৰকাশ হৈছে, তেনেহ'লে গ্ৰন্থখনিৰ প্ৰচাৰৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক। প্ৰিয় শ্ৰোতা, এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ যোগে আপোনালোকে শুনি আছে সৌজন্যমূলক সাহিত্য অনুষ্ঠান। এয়া সৌজন্যমূলক সাহিত্য অনুষ্ঠানত আজি আমি লগ পাইছোঁ পুৰণি গুদামৰ বিশিষ্ট কবি সাহিত্যিক বিনু হাজৰিকাক। আজিৰ অনুষ্ঠানত তেখেতৰ কবিতা পুথি সেউজীয়া সূৰ্যৰ বিষয়ে কিছু কথা আলোকপাত কৰা হ'ব। নমস্কাৰ বাইদেউ।
1: নমস্কাৰ।
0: আমাৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ।
1: থেংক ইউ, ধন্যবাদ।
0: অনুষ্ঠানৰ আৰম্ভণিতে আমি আপোনাৰ পৰিচয়টো আমাৰ শ্ৰোতাসকলক অৱগত কৰিব বিচাৰিছোঁ। অনুগ্ৰহ কৰি আপোনাৰ পৰিচয়টো আপুনি অৱগত কৰকচোন।
1: মোৰ নাম শ্ৰী বিনু হাজৰিকা, দেউতাৰ নাম শ্ৰী ধৰণীধৰ মজুমদাৰ, মা বুধেশ্বৰী মজুমদাৰ। মোৰ আচল মা ঘৰ মুৰহানি গাঁৱত, আৰু মই বিয়া হৈছোঁ গড়মূৰ চাৰিআলিত শ্ৰী কৃতিকান্ত হাজৰিকা দেৱৰ লগত। তেখেত মোৰ স্বামী। মুৰহানি গাঁৱৰ বীজ মুৰহানি প্ৰাথমিক বিদ্যালয়তে মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয়। তাৰপিছতে মোৰ 5ম শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈ মুৰহানি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰোঁ। তাৰপিছতে 8ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী হাইস্কুল মুৰাচুক, মানে সেইখনত কৰি পেলাই 1972 চনত মই মেট্ৰিক পাছ কৰিছোঁ। তাৰপিছতে ইউনিভাৰ্চিটি নগাঁও ছোৱালী কলেজৰ পৰা আৰু স্নাতক ডিগ্ৰীও নগাঁও ছোৱালী কলেজৰ পৰাই লাভ কৰিছোঁ। তাৰপিছতে মই 76ত মুৰহানি মধ্য ইংৰাজী বিদ্যালয়তে মানে শিক্ষয়িত্ৰী হিচাপে যোগদান কৰোঁ। মোৰ 79ত এই হাজৰিকা দেৱৰ লগত বিবাহ হয়। তাৰপিছতে মোৰ সন্তান 3টা হ'ল, প্ৰথমজনী ছোৱালী, দ্বিতীয় 2টা ল'ৰা। এই 2নম্বৰ ল'ৰাৰ মানে 1.5 বছৰ থাকোঁতেই আমি স্বামী স্ত্ৰী দুয়োৱে আমি স্নাতকোত্তৰ ডিগ্ৰী অসমীয়া বিষয়ত শেষ কৰিছোঁ।
0: বৰ সুন্দৰ কথা।
1: হয়, তাৰপিছতে চলি আহি 2016 চনত মই স্কুলৰ পৰা ৰিটায়াৰ হৈছোঁ, 35 বছৰ। তাৰ মাজতো জিলা শিক্ষয়িত্ৰী বঁটাও পাইছিলোঁ।
0: হয়, সুন্দৰ কথা। আপুনি শিক্ষকতা বৃত্তিৰ লগতে সমান্তৰালভাৱে আপুনি সাহিত্য চৰ্চাত আপুনি মনোনিৱেশ কৰিছে, সাহিত্য ক্ষেত্ৰলৈ আপোনাৰ অৱদান আগবঢ়াইছে। সাহিত্য ক্ষেত্ৰখনলৈ আগবাঢ়িবৰ বাবে ক'ৰ পৰা বা কেনেধৰণে আপুনি প্ৰেৰণা লাভ কৰিলে, সেই বিষয়ে অকণমান অৱগত কৰকচোন।
1: মোৰ প্ৰথম প্ৰেৰণা হৈছে দেউতাই।
0: হয় হয়।
1: দেউতাই লিখা মেলা কৰিছিলে, গতিকে দেউতাৰ লগতে সেই লিখা মেলা কৰিবলৈ অকণ ভাল পাইছিলোঁ। এই সৰু সুৰা কবিতা লিখিছিলোঁ। এই গণতন্ত্ৰ এখন সাপ্তাহিক কাকত আছিলে নগাঁৱত প্ৰকাশ হোৱা, তাত মোৰ কেইটামান কবিতা প্ৰকাশ হৈছিলে। তাৰপিছতে লাহে ধীৰে এটা সৰু সুৰাকৈ লিখি আছিলোঁ আৰু, এতিয়ালৈকে লিখোঁ আৰু, মনত পৰিলে লিখোঁ আৰু। এনেই চৰ্চাটো এতিয়া আজিকালি অকণ কমি গৈছেগৈ।
0: বৰ ভাল লাগিলে। এইখিনিতে এটা কথা সুধিব বিচাৰিছোঁ, আপোনাৰ যি কবিতা পুথি সেউজীয়া সূৰ্য, এখন আপোনাৰ প্ৰথম কবিতা পুথি। এই কবিতা পুথিখনিত ইতিমধ্যে আমি অৱগত কৰিছোঁৱেই যে 27টা কবিতা সন্নিৱিষ্ট কৰা হৈছে। কবিতা পুথিখনিৰ নাম আপুনি ৰাখিছে সেউজীয়া সূৰ্য। সেউজীয়া সূৰ্য নামটো আপুনি কিয় ৰাখিলে বাৰু, সেই বিষয়ে অকণমান অৱগত কৰকচোন।
1: সেউজীয়া সূৰ্য মানে সূৰ্যৰ পোহৰতে মানে 7টা ৰং থাকে, তাৰ লগত সেউজীয়াটো থাকে। সেউজীয়াটো হৈছে শান্তিৰ প্ৰতীক, উৰ্বৰাৰ প্ৰতীক। সেউজীয়া আমাক অনেকখিনি শান্তি দিয়ে, আমাক খাদ্য দিয়ে, বহুতখিনিয়ে আমাক ফুলফিল কৰে। আৰু সেউজীয়া নাথাকিলেতো পৃথিৱীখন ধ্বংস হৈ যাব ন, সেইকাৰণে মই সেই সূৰ্যৰ পৰা সেউজীয়া ৰংটো বাছি লৈ সেউজীয়া সূৰ্য কবিতাখনৰ নাম দিছিলোঁ।
0: ধন্যবাদ, ভাল লাগিলে কথাটো জানি পেলাই। আৰু এতিয়া আপোনাৰ এই কবিতা পুথিখনিত 27টা কবিতা সন্নিৱিষ্ট হৈছে, কিন্তু তাৰ ভিতৰত
2: আবেলিৰ গান, শীতৰ এসন্ধ্যাত শব্দ, সেউজীয়া সূৰ্য, অনুভৱ আদিকে কৰি কবিতাখিনি সঁচাই বৰ উন্নত পৰ্যায়ৰ হৈছে আৰু খুব ভাল লাগিছে। আবেলিৰ গান বা শীতৰ এসন্ধ্যাত এই কবিতাৰ সাৰমৰ্মটো আপুনি অকণমান ব্যক্ত কৰিব নেকি বাৰু?
1: আবেলিৰ গানটো প্ৰথম সাৰমৰ্মটো হৈছে আমাৰ বয়স হৈ আহিছে, আবেলিৰ সূৰ্যটো দেখিলে অকণ মনটো বেয়া লাগে কিন্তু দেই, কাৰণ আমাৰ সময়বিলাক কমি আহিছে না জীৱনৰ পৰা, সেই অনুভৱটো লৈ পেলাইহে মানে মই সেই কবিতাটো লিখিছিলোঁ। তাৰপিছতে শীতৰ সন্ধ্যাত সাধাৰণ ভাল পোৱা কবিতা এটা আৰু।
2: ধন্যবাদ আপোনাৰ কবিতা পুথিখনিত আচলতে যি আপুনি কবিতা সন্নিৱিষ্ট কৰিছে ভিন্ন ৰসৰ বা ভিন্ন ৰঙৰ এক সমাহাৰ ঘটিছে। পাঠকে এই কবিতাসমূহ পাঠ কৰি তাৰ পৰা বিভিন্ন ধৰণৰ ৰস আস্বাদন কৰিব পাৰিব বুলি আমি আশাবাদী। এইখিনিতে এই কবিতা পুথিখনিৰ আপোনাৰ ভাল লগা এটা কবিতা পাঠ কৰি শুনাবৰ বাবে আমি আপোনাক অনুৰোধ জনাইছোঁ।
1: মোৰ ভাল লগা কবিতাটো হৈছে আবেলিৰ গান, সেইটো মই অকণমান পাঠ কৰি দিব বিচাৰিছোঁ। আবেলিৰ বেলিটো গুম হৈ বহি ৰ'ল মোৰ কোলাত, আল ফুলে মৰমৰে চুমা খাই চুই চালো চকুৰ পতা, আহ কি আন্ধাৰ বাগৰি অহা শীতলতা। সিদিনা গাইছিলো মই প্ৰভাতী সংগীত, আৰু আজি এয়া বেলিৰ সৈতে আবেলিৰ গান, মোৰ দুখৰ ভাটিয়ালী গান। হাতে হাত ধৰি যাবলৈ ক'ত পাম, ক'ত পাম তোমাৰ দুহাত, তুমি আহিবা ফুলৰ গানে গানে গাই যাম গান, মই আনন্দৰ গান জীৱনৰ গান, তাতেই পামচোন মই তোমাৰ দুহাত।
2: অতি সুন্দৰ আবেলিৰ গান কবিতাটিয়ে সঁচাই পাঠকৰ হৃদয় স্পৰ্শ কৰিব। এইখিনিতে আমি আপোনাৰ পৰা আৰু এটা কবিতা শুনিব বিচাৰিছোঁ।
1: আৰু এটা কবিতাৰ শিৰোনামা হৈছে শীতৰ এসন্ধ্যাত। সিদিনা শীতে ধোৱা এসন্ধ্যা, য'ত তুমি পঢ়িছিলা মোক আৰু মই তোমাক, ভাষাবোৰ থোপাই লওঁতেই কোচ ভৰি পৰিছিল নিয়ৰৰ এই বুকু ফুল, গোন্ধত আমোল মোল চৌদিশ মোৰ, উজলি উঠিছিল মোৰ এধানী হৃদয় জনাকেই টিপ টিপ মধু পোহৰত, হাত মেলি ধৰিব খুজিছিলোঁ তোমাৰ দুহাত, সেয়ে মই বন্দী হ'লোঁ তোমাৰ হাতত।
2: ধন্যবাদ বাইদেউ, সঁচাই খুব ভাল লাগিছে। আপোনাৰ পৰা আৰু বহুকেইটা কবিতা আমাৰ শুনিবলৈ ইচ্ছা আছে। আপুনি ইতিমধ্যে ব্যক্ত কৰিছে বা আমি অৱগত হৈছোঁ যে আপোনাৰ পিতৃ ধৰণীধৰ মজুমদাৰ দেৱ এগৰাকী কবি সাহিত্যিক আছিলে, তেখেতৰ জীৱন সম্বন্ধে আপুনি অকণমান অৱগত কৰিব নেকি?
1: দেউতা আচলতে মোৰ কাৰণে কেনেকুৱা ধৰণৰ এটা প্ৰেৰণাদায়ক সত্তা আছিলে ভাবিব নোৱাৰোঁ, এতিয়াও মনত পৰিলে চকনি ওলাই আহে। দেউতাই আমাক সকলো ক্ষেত্ৰতে সহায় কৰিছিল, সাহস দিছিল, প্ৰেৰণা দিছিল। আমি বৰ অভাৱ অভিযোগতে ডাঙৰ হৈছিলোঁ, কিন্তু দেউতাই দিয়া দুটকা তাৰে মানে কলেজলৈ অহা যোৱা কৰি মানে কেনেকৈ পঢ়া শুনা কৰিছিলোঁ সেইটো মানে এতিয়াও মনত পৰি থাকে। দেউতাই সদায় বুজাইছিলে সদায় সৎপথত থাকিবা, ভগৱানে সহায় কৰিব, সঁচা কথা ক'বা ভগৱানে সহায় কৰিব, মাদক দ্ৰব্য বুলি একোৱেই নুচুবা, সেইকাৰণে মই আজিলৈকে চুনচেধা এইবিলাক হাতে স্পৰ্শই নকৰোঁ, মানুহক দিব লগা হ'লে বেলেগ কথা আৰু। এনেকুৱা ধৰণৰ প্ৰেৰণাই মই দেউতাৰ পৰা পাইছিলোঁ।
2: তেখেতে পুৰণি গুদামৰ সংক্ষিপ্ত বুৰঞ্জী প্ৰণয়ন কৰিছিলে। আচ্ছা, তেখেতৰ সৃষ্টিৰাজি বা তেখেতৰে যি লেখা মেলা কৰিছিলে, তেখেতৰ সমলবিলাক বা কেনেধৰণে তেখেতে সেই ক্ষেত্ৰত আগবাঢ়ি গৈছিলে, সেই বিষয়ে আপুনি কিবা গম পাইছিলেনে বা আপুনি দেখা পাইছিলেনে তেখেতৰ সেই কৰ্মৰাজি?
1: দেউতা আচলতে মানে পুলিচ বিভাগত চাকৰি কৰিছিলে, তথাপি তেখেতৰ মানে দেউতাৰ পাৰিবাৰিক অলপ অশান্তি আছিলে, সেই অশান্তি থাকিলে দেউতাৰ লিখা মেলাবিলাক অকণ বেছি হয়, সেই অশান্তিবিলাক তেওঁ প্ৰকাশ কৰে আৰু যথেষ্ট অধ্যয়ন কৰিছিলে বহুতো কিতাপ।
2: হয় হয় হয়, এটা কথা কিন্তু মানিব লাগিব যে তেখেতৰ পেচা আৰু নিচা সম্পূৰ্ণ কিন্তু দুইটা পৃথক, কিন্তু দেই তথাপিতো যে তেখেতে ইমান এটা সুন্দৰ অৱদান আগবঢ়াই পুৰণি গুদামক যে ইমান চহকী কৰি থৈ গৈছে তাৰ বাবে আমি তেখেতৰ ওচৰত চিৰ ঋণী। কিন্তু এই সুযোগতে তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে আমি আমাৰ ফালৰ পৰা তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বাইদেউ, আমি অৱগত হৈছোঁ যে আপোনাৰ পিতৃ প্ৰয়াত ধৰণীধৰ মজুমদাৰ দেৱ পুৰণি গুদাম শাখা সাহিত্য সভাৰ দীৰ্ঘকালৰ এগৰাকী সভাপতি আছিল। তেখেতৰ বলিষ্ঠ পদক্ষেপত পুৰণি গুদামৰ সাহিত্যই এক নিৰ্দিষ্ট গতিৰে আগবাঢ়িছে আৰু বৰ্তমানো সেই ধাৰা প্ৰচলিত হৈ আছে। গতিকে আপুনি তেখেতৰ পৰা কেনেধৰণে প্ৰেৰণা লাভ কৰি বা আপুনি কেনেধৰণে তেখেতক অনুকৰণ কৰি সাহিত্য ক্ষেত্ৰলৈ আপুনি ধাৱমান হৈছিল?
1: তেখেতক অনুসৰণ কৰি মানে তেখেতৰ অনুপ্ৰেৰণাতেই মই মোৰ মানে কবিতাবিলাকে লিখিছোঁ। মই সাধাৰণতে বেছিকৈ কবিতাই লিখোঁ, এই তেখেতৰ প্ৰেৰণাতেই মই লিখিছিলোঁ আৰু সেই পুৰণি গুদাম শাখা সাহিত্য সভাত মই পাঠ কৰিছিলোঁ, যিটো এতিয়াও মানে চলি আছে, মই এতিয়াও মাজে মাজে পাঠ কৰোঁ।

0: যথেষ্ট নিয়মানুৱৰ্তি আছিলে। 7 বজাৰ মিটিঙত 7 বজাতেই উপস্থিত, 12টা বজাত লাগিলে 12টা বজাত উপস্থিত, আৰু কোনো ধৰণৰ মানে চাইকেল বা বাইকত উঠাই অহা যোৱা নাই, খালি খোজকাঢ়ি অহা যোৱা কৰে। তেখেত যথেষ্ট মানে কষ্ট কৰিব পৰা মানুহ, দেউতা কাৰো লগত কাজিয়া পেচাল নাই, আমাক যথেষ্ট মৰম কৰিছিলে। মোৰ ভাগিন চিত্তৰঞ্জন বৰাই আমাৰ ককাকৰ অনুপ্ৰেৰণাতেই সি সেইখিনি আগবাঢ়িছে, তাৰ পৰিসৰ এতিয়া বহুত বেছি হ'ল। আৰু দেউতা বেছিখিনি সময় দেউতা শ্বিলঙত আছিলে, শ্বিলঙতে আমাৰ জন্ম হৈছিলে,
1: শ্বিলঙত
0: পাইছিলোঁ।
2: সঁচাই খুব ভাল লাগিছে আপোনাৰ পৰা এই কথাখিনি জানি পেলাই। পুনৰ আকৌ কবিতা শিতানলৈ আমি ঘূৰি আহিছোঁ। আমি এইখিনিতে আপোনাৰ পৰা আৰু এটি কবিতা শুনিব বিচাৰিম। আপুনি অনুগ্ৰহ কৰি আৰু এটা কবিতা পাঠ কৰি শুনাবচোন।
0: দেউতাৰ শৰণতে মই এটা কবিতা লিখিছিলোঁ, দেউতাৰ কবিতাটো মই পাঠ কৰিছোঁ। মোৰ হৃদয় জুৰি আহিবা তুমি, জ্বলাই দিবাহি মোৰ পদূলি মুখত শান্তিৰ বন্তি গুচি। জোন জ্বলে তৰা জ্বলে, মোৰ হৃদয়ত জ্বলে তোমাৰ শান্তিৰ বন্তি গুচি। স্মৃতি বুটলি বুটলি আহিবা তুমি, মৌন গধূলি পৰত সজাই দিবাহি মোৰ ৰিক্ত পদূলিটি। জোন জ্বলে তৰা জ্বলে, মোৰ হৃদয়ত জ্বলে তোমাৰ শান্তিৰ বন্তি গুচি। গোপনে গোপনে আহিবা তুমি, চাই যাবাহি মোৰ হৃদয়খনি। কিমান ৰাখিছোঁ মই সুগন্ধি ফুল, গছকি নীৰৱে দুখৰ হুল। জোন জ্বলে তৰা জ্বলে, মোৰ হৃদয়ত জ্বলে তোমাৰ শান্তিৰ বন্তি গুচি। দেউতাৰ বিদায় বেলাত মানে মোৰ মনত যি আহিছিলে সেইটোৰ এটা কবিতা মই লিখিছিলোঁ। হাৰিত হ'ল মোৰ সমস্ত সুখ চোতালৰ আগৰ তুলসী তলত, জ্বলাই দিয়া চাকি গছি স্থিৰ পোহৰত স্তব্ধ হ'ল মোৰ সমস্ত শক্তি আৰু মন। কি সতে আগুৱাই যাওঁ মই মোৰ জীৱন বাটত, মই যেন এক ডেউকাহীন উৰিব নোৱাৰা অচিন চৰাই। তুমি যে মোক এৰি গ'লা এইমাত্ৰ ধূপ ধূনাৰ ধোঁৱাৰ মাজেৰে, কিয় জানিছোঁ তুমি গৈছাগৈ তোমাৰ ঠাইলৈ। দেউতা মোৰ বাবে তুমি যেন হোৱা এক সাহসৰ উৎস, তাৰে সহায় লৈ মই জীৱনৰ বাটে বাটে বাট ল'ম পোহৰৰ সন্ধানত।
2: অশেষ ধন্যবাদ বাইদেউ। আপোনাৰ সাহিত্য ক্ষেত্ৰলৈ, আপোনাৰ সাহিত্য ক্ষেত্ৰখনলৈ আগবঢ়াৰ ক্ষেত্ৰত জানিব পাৰিছোঁ যে আপোনাৰ স্বামী শ্ৰদ্ধাৰ কীৰ্তিকান্ত হাজৰিকাদেৱৰো অপৰিসীম সহযোগিতা আছে আপোনাৰ সৈতে, আপোনাৰ প্ৰতি অজস্ৰ প্ৰেৰণা আছে, সেই সম্পৰ্কে আপুনি অকণমান অৱগত কৰকচোন।
0: মোৰ এই সাহিত্য চৰ্চা মানে কেৱল কবিতা লিখাৰ চৰ্চাত মোৰ মানে তেখেতে যথেষ্টখিনি সহায় সাৰথি কৰে। তাৰমানে মই কবিতা এটা লিখাৰ পিছত মই প্ৰথমে তেখেতকে দেখুৱাওঁ যে এইটো কেনেকুৱা হৈছে, অকণ চাই দিয়ক। তেখেতে কয় এইটোৱে আমুক হ'ব লাগিছিল, তেতিয়া এইটো হ'বলৈ ভাল হ'লহেঁতেন, তেনেকৈ অকণ চাই দিয়ে। সেইটোৱে মোৰ কাৰণে প্ৰেৰণা। আৰু এই পুথিখন প্ৰকাশ কৰাৰ ক্ষেত্ৰতো তেখেতে যথেষ্ট মোক উৎসাহ দিছিলে, লগত মোৰ ভাগিন এই চিত্তৰঞ্জন বৰা। অলপ দুজন নহ'লে মোৰ এইখন নহ'লেহেঁতেন বাৰু।
2: সঁচাই খুব ভাল লাগিছে। প্ৰেৰণা অবিহনে আচলতে কৰ্মসিদ্ধ নহয়, গতিকে আমি আপোনাৰ স্বামী শ্ৰদ্ধাৰ শ্ৰীযুত কীৰ্তিকান্ত হাজৰিকাদেৱলৈও আমাৰ ফালৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক দুয়োয়ে খুব সুন্দৰভাৱে সৃষ্টিকৰ্মত ব্ৰতী হৈ থাকক। আৰু লগতে আমি শলাগ লৈছোঁ পুৰণি গুদাম কলং কলা কেন্দ্ৰৰ পৰিচালক সম্বন্ধত আপোনাৰ ভাগিন চিত্তৰঞ্জন বৰাদেৱৰ, আপোনাক ইমান সুন্দৰভাৱে তেখেতে এই ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত সহযোগিতা আগবঢ়াইছে। আৰু আমি আশা ৰাখিছোঁ সদায় যাতে আপোনালোকে এইদৰে যাতে মিলিত প্ৰচেষ্টাৰে এই ক্ষেত্ৰখন উজ্বলাই তোলে আৰু সুন্দৰ সুন্দৰ সৃষ্টিৰাজিৰে আমাৰ পাঠকসকলক ন ন আমোদ প্ৰদান কৰে, তাকেই কামনা কৰিছোঁ। এতিয়া বাইদেউ আপোনাৰ কবিতা পুথিখনি, কবিতাসমূহ শুনি পেলাই আমাৰ শ্ৰোতা পাঠকসকলে ধৰক কবিতা পুথিখনি বিচাৰে যদি, সেই ক্ষেত্ৰত আপোনাক কেনেধৰণে যোগাযোগ কৰিব? আপোনাৰ ফোন নম্বৰটো আপুনি অকণমান অৱগত কৰিলে ভাল হ'ব।
0: মোৰ ফোন নম্বৰটো 9401301741। মোৰ প্ৰকাশিত সেই কবিতা পুথি কেইটামান কপি আছে, কাৰোবাক যদি লাগে বিচাৰিলে সেইটো নম্বৰত যোগাযোগ কৰিলে পাব।
2: ধন্যবাদ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটি পুৰণি গুদামৰ বিশিষ্ট কবি সাহিত্যিক বিনু হাজৰিকাদেৱৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। অঁ বাইদেউ, আপুনি শিক্ষা জগতৰ লগত ব্ৰতী হৈ আপুনি জিলা পৰ্যায়ত বঁটা লাভ কৰিছে আৰু এক সুন্দৰ শৈক্ষিক পৰিৱেশেৰে ছাত্ৰ ছাত্ৰীসকলক আপুনি উদ্বুদ্ধ কৰিছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আজিও আপোনাৰ কথা কিন্তু এই ক্ষেত্ৰত আপোনাৰ নাম লয়। আপুনি শিক্ষা দানৰ ক্ষেত্ৰত কেনেধৰণৰ মন্তব্য আগবঢ়ায়?
0: শিক্ষা দানৰ ক্ষেত্ৰত মানে শিক্ষকসকল সঁচাকৈ একে উচৰ্গা কৰিব লাগিব শিক্ষাৰ প্ৰতি নিজৰ মনটো, সেই নিজৰ সেই ল'ৰা ছোৱালীখিনিক নিজৰ ল'ৰা ছোৱালীৰ দৰে ভাবিলেহে মানে শিক্ষা সম্পূৰ্ণ হয় বুলি মই ভাবোঁ। মোৰ ল'ৰা ছোৱালীক যেনেকৈ ঘৰত পঢ়াওঁ, স্কুলতো মই তেনেকৈ পঢ়াওঁ। সেইকাৰণে মোৰ ল'ৰা ছোৱালীয়ে কোনো এটা ধৰা বেয়া দিশত যোৱা নাই, কিন্তু বুজা নহ'লেও সিহঁতে নিজৰ নিজৰ ঠাইত নিজেই মানে সংস্থাপিত হৈ আছে। মোৰ ছোৱালীজনীয়ে এম চি এ কৰিছে, এম চি এ তাইও মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে, হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছে, আৰু তাতে এম চি এ পাছ কৰি পেলাই তাই আমেৰিকাৰ যি কোম্পানী তাত কৰ্মৰত, মোৰ জোঁৱাইও তাতে কৰ্মৰত, তাৰপিছতে মোৰ ডাঙৰ ল'ৰা নগাঁও কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বি বি এ পাছ কৰি পেলাই আকৌ এম বি এ কৰিলে, এম বি এটো কৰিলে সি শিৱপুৰ ইউনিভাৰ্চিটিৰ পৰা, তাৰপৰা সি 97% লৈ পাছ কৰিছে আৰু লগে লগে চাকৰিও পাইছে। সি এতিয়া কলিকতাত থাকে, ছোৱালী বেংগালোৰত থাকে, ডাঙৰ ল'ৰা কলিকতাত থাকে, সিহঁতৰ বিয়া বাৰু হৈ গ'ল বাৰু, আৰু সৰু ল'ৰা ইঞ্জিনিয়াৰিং পাছ কৰি সি এতিয়া দিল্লীত থাকে, বৰ্তমান হিন্দুস্তান পেট্ৰলিয়ামৰ মানে সি কৰ্মৰত। এতিয়া আমাৰ বোৱাৰীও অ' এন জি চিৰ কৰ্মচাৰী, তেতিয়া মানে মই ফাৰ্ষ্ট ডিভিজন প্ৰথম বিভাগত পাছ কৰি অংকত লেটাৰ পাইছিলো, তেতিয়া মানে চবেই মোক যথেষ্ট মানে হেৰি কৰিছিল আৰু, প্ৰশংসা কৰিছিল আৰু।
2: খুব সুন্দৰ কথা বাইদেউ। আপোনাৰ ঘৰখনেই এখন খুব সুন্দৰ শৈক্ষিক পৰিৱেশৰ এখন ঘৰ বুলি আমি অৱগত হৈছোঁ। আপুনি ইতিমধ্যে কৰ্মক্ষেত্ৰৰ পৰা অৱসৰো গ্ৰহণ কৰিলে, সেইটো আমি গম পাইছোঁ। বৰ্তমান আপুনি সাহিত্য ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। আপোনাৰ সেউজীয়া সূৰ্য কবিতা পুথিখন ইতিমধ্যে প্ৰকাশ হৈ গৈছে আৰু আপুনি এতিয়া পৰৱৰ্তী এখন কাব্য গ্ৰন্থ প্ৰকাশৰ বাবে আপুনি প্ৰস্তুতি চলাইছে। আপুনি নতুনকৈ আৰু কবিতা সৃষ্টিৰ ব্ৰতী হৈছে বুলি আমি জানিব পাৰিছোঁ। সেই প্ৰস্তুতি সম্পৰ্কে জনাই তাৰ নতুনকৈ আপুনি ৰচনা কৰা এটা কবিতা পাঠ কৰিবৰ বাবে আমি অনুৰোধ জনালোঁ।
0: দ্বিতীয়খন কবিতা পুথি মানে প্ৰকাশ কৰিবৰ কাৰণে মই অলপ কবিতা লিখি আছো, এতিয়াও হোৱাগৈ নাই আৰু, অন্ততঃ 20-25টা কবিতা হ'ব লাগিব ন, সেয়াই প্ৰস্তুতি চলাইছোঁ।
2: আপুনি তাৰ এটি কবিতা পাঠ কৰি পেলাই আমাক শুনাওক, তেতিয়া আমাৰ শ্ৰোতাসকলো আপোনাৰ সৃষ্টিৰ প্ৰতি আৰু বেছি আগ্ৰহী হ'ব বুলি আমি আশাবাদী।
0: পিছত লিখি থকা কেইটামান কবিতা, এটা মই কবিতা পাঠ কৰিছোঁ, সেইটো হৈছে বাধাৰ প্ৰাচীৰ ভাঙিম মই, ৰৈ থাকিবা দেই মোৰ ৰিক্ত পদুৱেলেদি, তোমাৰ সঘন আজা কেতিয়াবা হাতত তোমাৰ তেজ ৰঙা গোলাপৰ থোপা, কেতিয়াবা ওঠত এক ভুৱন ভুলোৱা মিচিকিয়া হাঁহি, তুমি অনা সেই ফুলত আছে তোমাৰ বহুত আশা, কিন্তু মোৰ হাহাকাৰ, তোমাৰ ওঠৰ মিচিকিয়া হাঁহিত আছে তোমাৰ আলফুলীয়া সপোন, কিন্তু মোৰ নিৰাশা, তুমিতো বুজি নোপোৱা, বুজিবা কেনেকৈ, আলসুৱা উপজন প্ৰিয়া মোৰ, তোমাৰ মোৰ মাজত যে আছে এখন উচ্চ নিচৰ বিশাল প্ৰাচীৰ, তুমি থাকা তাত মই থাকোঁ ইয়াত, দুয়োৰে দুখন হাত বিপৰীত দিশত, সেয়েহে নৱনিয়ৰৰ গানৰ কলি এটা গুণগুনাই তোমাক শুনাবলৈ মন যায়, এতিয়াতো মই তোমাৰ নহয়, এতিয়া সময় যে মোৰ নহয়, পাহৰিব খুজিও পাহৰা নহয়, মোৰ বাবে আজৰি নিচিঙিবা তোমাৰ পদূলি ৰজনীগন্ধা, য'তেই আছা প্ৰিয়া মোৰ তাতে থাকা তুমি, যিদিনা ভাঙিব পাৰিম মই সেই উচ্চ নিচৰ বিশাল প্ৰাচীৰ, কথা দিলোঁ মই তুমি বিচৰা মোৰ বিশ্বাসৰ সেই দুখনি হাত আঁকোৱালি ল'বা দেই, আশাৰে বাট চাই থাকিম মই, তুমিও ৰৈ থাকিবা দেই।
2: বহুত ধন্যবাদ, আপোনাৰ এই পদক্ষেপ সদায় অব্যাহত থাকক আৰু আপুনি খুব সুন্দৰ সৃষ্টিৰাজিৰে আমাৰ পাঠকক সদায় নতুন নতুন আমোদ প্ৰদান কৰক, তাকে আশা কৰিলোঁ।
1: ইতিমধ্যে আমি অৱগত হৈছোঁ যে আপোনাৰ সেউজীয়া সূৰ্য কবিতা গ্ৰন্থখনিয়ে যথেষ্ট প্ৰসাৰতা লাভ কৰিছে আৰু পঢ়ুৱৈসকলে ইয়াক আঁকোৱালি লৈছে, এইটো এটা সঁচাই বৰ সন্তুষ্টিৰ কথা। আপোনাৰ অমূল্য সৃষ্টিৰাজিয়ে এক সুন্দৰ গতি লাভ কৰক, আপুনি ন ন সৃষ্টিৰাজিৰে পাঠক সমাজলৈ আপোনাৰ সুন্দৰ সৃষ্টিৰাজি সদায় আগবঢ়াই যাওক। ভগৱন্তৰ চৰণত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰি আজিৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠানটি সামৰি মই প্ৰশান্ত গোস্বামীয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
3: আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz আৰু নিউজন AIR এপ যোগে। এতিয়া শুনাবলৈ লৈছোঁ কেইটিমান গীত। অনুষ্ঠানৰ প্ৰথমে শুনোৱা হওক জিতেন ডেকাৰ কণ্ঠৰ এই গীতটি।

এইখিনিতে জনাই থওঁ, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026ৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https.awards.gov.in-ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। অনুষ্ঠানত এইবাৰ শুনো আহক সান্তনা বৰুৱা আৰু কোকিলা গোস্বামীৰ কণ্ঠৰ এই গীতটি।

0: শ্ৰোতাই গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। অনুষ্ঠানত পুনৰ শুনোৱা হওক ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।
1: আজি প্ৰায় 70 বছৰ আগতে মোৰ আৰাধ্য গুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেউ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেওঁৰ জয়মতী, কাৰেঙৰ লিগিৰি আদি বাণীবদ্ধ কৰাবলৈ কলিকতাৰ HMB ৰেকৰ্ডিং ষ্টুডিঅ'লৈ লৈ গৈছিল, দমদমলৈ। মোৰ চেমনীয়া কণ্ঠেৰে বাণীবদ্ধ কৰিছিল ৰাভাদেৱে। কাষতে কলৈছিল ঐ যায় ঐ ৰচকী বাই।

আজি 70 বছৰ পিছত সেই একেটা স্কেলতে পুৰঠ কণ্ঠেৰে মই প্ৰথম গীতটিকে গাই দিছোঁ। কাষতে কলৈছিল ঐ যায় ঐ ৰচকি বাই, কালেক্টাৰ্ছ আইটেম ৰূপে বোধহয় সহস্ৰজনে ভাল পাব।

গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া 11 বজাত আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2% বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব। এই মৰগীয়া বানচ পূৰ্বৰ 58% পৰা 60% বৃদ্ধি কৰা হৈছে। জুলাই মাহৰ দৰমহাৰ সৈতে কৰ্মচাৰীসকলে এই বানচ লাভ কৰিব। ৰাজ্যৰ বিত্ত বিভাগে কালি মৰগীয়া বানচ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে। অসমৰ কেইবাগৰাকীও বিজ্ঞানীয়ে বিশ্বৰ 5% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ 4গৰাকী গৱেষক অধ্যাপক প্ৰদীপ ফুকন, ডঃ ৰঞ্জিত ঠাকুৰীয়া, ডঃ ত্ৰিদীপ কুমাৰ গোস্বামী আৰু ডঃ অৰবিন্দ বৰুৱাই এই তালিকাত স্থান লাভ কৰিছে। শেহতীয়াকৈ প্ৰকাশিত বিশ্বৰ শীৰ্ষ 5% বিজ্ঞানী সম্পৰ্কীয় এটা গোলকীয় পৰ্টেলত এই বিজ্ঞানীসকলৰ লগতে ৰাজ্যখনৰ বিশিষ্ট উদ্ভিদ বিজ্ঞানী তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক ডঃ প্ৰণৱানন্দ ভট্টাচাৰ্যও স্থান লাভ কৰিছে। নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ৰূপক কুমাৰ শৰ্মায়ো এই তালিকাত স্থান লাভ কৰিছে। এই সন্দৰ্ভত শৰ্মাই আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতাৰ আগত এইদৰে কয়।
1: নথৈ আনন্দিত হৈছো, ভাল লাগিছে। বিশ্বৰ আন আন বিজ্ঞানীসকলৰ লগত মই যে অন্তৰ্ভুক্ত হ'ব পাৰিছো তাৰ কাৰণে মোৰ সঁচাকৈ ভাল লাগিছে। মোৰ গৱেষণাৰ বিষয় আছিল জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ লগত কৃষিখণ্ডত কি কি সমস্যা হৈছে তাৰ ওপৰত বেছ কৰি মই আমাৰ কৃষিখণ্ডত কেনেকুৱা ধৰণৰ প্ৰযুক্তিগত কেনেকুৱাকৈ ডেভেলপমেণ্ট কৰিব পাৰি সেই বিষয়ে মই গৱেষণা কৰিছোঁ। কাৰণ আজি জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ কৃষিখণ্ডত ব্যাপক বেমেজালিৰ সৃষ্টি হৈছে, আমাৰ শস্যসমূহৰ প্ৰডাকশ্যনবিলাক কমি গৈছে। গতিকে এই প্ৰডাকশ্যনসমূহ আকৌ আগৰ দৰে আনিবলৈ কেনেকুৱা ধৰণৰ টেকনলজিকেল এডভান্সমেণ্ট বা প্ৰযুক্তিগত কেনেকৈ দিশ সামৰি ল'ব পাৰি তাৰ ওপৰত মই গৱেষণা কৰি আছো।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত কালি 3গৰাকী সাক্ষী মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3ওগৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য লোৱা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিবিধ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে। মেলাত অংশগ্ৰহণ কৰিবলগীয়া হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত, সুগম আৰু স্বাচ্ছন্দ্যপূৰ্ণ তীৰ্থযাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে ব্যাপক প্ৰস্তুতি আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। মেলাৰ সময়ছোৱাত তীৰ্থযাত্ৰীৰ ভিৰ বহুগুণে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে বিশেষ ৰেলৰ চলাচল, অহৰ্নিশে টিকট বিক্ৰীৰ সুবিধা, অতিৰিক্ত সুৰক্ষাকৰ্মী নিয়োগ, হেল্প ডেস্ক আৰু অনুসন্ধান কেন্দ্ৰ স্থাপন তথা তীৰ্থযাত্ৰীৰ বাবে খাদ্যৰ পেকেট আৰু খোৱাপানী বিতৰণ আদিৰ অন্তৰ্ভুক্তিৰে বিভিন্ন যাত্ৰীকেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছে। তীৰ্থযাত্ৰীৰ প্ৰত্যাশিত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি অম্বুবাচীৰ প্ৰাক্ষণত উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰায় 50টা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবাসহ 3খন বিশেষ অসংৰক্ষিত ৰেল চলাচলৰ ব্যৱস্থা কৰিছে, যিয়ে কামাখ্যাক অসম আৰু উত্তৰবংগৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ সৈতে সংযোগ কৰিব। ইয়াৰ উপৰি মেলাৰ সময়ছোৱাত যাত্ৰীৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন নিয়মীয়া যাত্ৰীবাহী ৰেলত 11টা অতিৰিক্ত সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা সংযোজন কৰা হৈছে। তদুপৰি কামাখ্যা, গুৱাহাটী আৰু অন্যান্য গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰেল সুৰক্ষা বাহিনী, চৰকাৰী ৰেল আৰক্ষী, বাণিজ্যিক আৰু কাৰিকৰী বিভাগৰ পৰা অতিৰিক্ত কৰ্মচাৰীও নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে অম্বুবাচী মেলাৰ সময়ত তীৰ্থযাত্ৰীসকলক নিৰ্দেশনা, তথ্য আৰু অন্যান্য সাহায্য সেৱা প্ৰদানৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেৰ তৰফৰ পৰা স্কাউট আৰু গাইডৰ প্ৰায় 200গৰাকী স্বেচ্ছাসেৱকো নিয়োগ কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীটৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত সংস্থাটোৱে কয় যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্টচক্ৰই পুনৰবাৰ হ'বলগীয়া নীটৰ পূৰ্বে প্ৰশ্নকাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা 14,000-25,000 টকা পৰ্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এই ধৰণৰ কোনোধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি সংস্থাটোৱে স্পষ্ট কৰি দিয়ে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে এইবেলি প্ৰতিখন প্ৰশ্নকাক সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি যুগুতাই উলিওৱা হৈছে আৰু কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰে পৰা সেইসমূহৰ অনুবাদ, ছপা, এঠাইৰ পৰা আন ঠাইলৈ নি সংৰক্ষণ কৰা আদি সকলো দিশতে সংস্থাই বিভিন্ন সুৰক্ষা পদ্ধতি অৱলম্বন কৰিছে বুলিও শ্ৰীসিঙে জানিবলৈ দিয়ে। অসমতো স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নীট অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলি আছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: एजेंसी एनटीए ने आगामी नीट परीक्षा को देखते हुए विद्यार्थियों और अभिभावकों को घोटालेबाजों से सावधान रहने का अनुरोध किया है। उत्तर प्रदेश के मुख्यमंत्री योगी आदित्यनाथ ने राज्य के 59 जिलों में 21 जून को होने वाली नीट परीक्षा के उम्मीदवारों के लिए विशेष व्यवस्था करने के निर्देश दिए हैं। मुख्यमंत्री ने कहा है कि उम्मीदवारों को प्रवेश पत्र दिखाने पर राज्य सड़क परिवहन निगम की बसों के किराए में 50% की छूट दी जाएगी। पुदुचेरी मंत्रिमंडल में आज 3 नए मंत्रियों को शामिल किया गया। अखिल भारतीय एनआर कांग्रेस के विधायक पी राजावेलु और वीपी शिवकोलुंधु तथा भाजपा विधायक जी एनएच राजशेखरन को उपराज्यपाल के कैलाश नाथन ने पद और गोपनीयता की शपथ दिलाई। वाणिज्य और उद्योग मंत्री पीयूष गोयल ने मोनाको के शासक अल्बर्ट द्वितीय से मुलाकात की। सोशल मीडिया पोस्ट में श्री गोयल ने कहा कि इस दौरान नवाचार और उभरते प्रौद्योगिकी के क्षेत्र में भारत मोनाको साझेदारी को आगे बढ़ाने पर चर्चा हुई। अमेरिका और ईरान के बीच हुए शांति समझौते के बाद होर्मुज जल डमरू मध्य इस सप्ताह तक खुल जाएगा। इससे ब्रांड क्रूड की कीमत 5.4% गिरकर $78.66 हो गई है। आईसीसी महिला टी20 विश्व कप क्रिकेट में आज भारत का सामना नीदरलैंड्स से होगा। ये मैच ब्रिटेन में लीड्स में भारतीय समय अनुसार शाम 7 बजे से होगा। भारत और अफगानिस्तान के बीच 3 एकदिवसीय क्रिकेट मैचों की श्रृंखला का दूसरा मुकाबला आज लखनऊ में दोपहर 1:30 बजे से खेला जाएगा। भारत श्रृंखला में 1-0 से आगे है। फीफा फुटबॉल विश्व कप में मौजूदा चैंपियन अर्जेंटीना ने आज अल्जीरिया को 3-0 से हराया। लियोन मेसी ने मैच में हैट्रिक लगाते हुए इतिहास रचा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 2% বৃদ্ধি, অসমৰ কেইবাগৰাকী বিজ্ঞানীৰ বিশ্বৰ 5% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জৰ্ডানৰ বিৰুদ্ধে অষ্ট্ৰিয়াৰ 3-1 গ'লত জয়লাভ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2% মৰগীয়া বানচ বৃদ্ধি হ'ব। এই মৰগীয়া বানচ পূৰ্বৰ 58%ৰ পৰা 60%লৈ বৃদ্ধি কৰা হৈছে। জুলাই মাহৰ দৰমহাৰ সৈতে কৰ্মচাৰীসকলে এই বানচ লাভ কৰিব। ৰাজ্যৰ বিত্ত বিভাগে কালি মৰগীয়া বানচ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছিল। অসমৰ কেইবাগৰাকীও বিজ্ঞানীয়ে বিশ্বৰ 5% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ 4গৰাকী গৱেষক অধ্যাপক প্ৰদীপ ফুকন, ডঃ ৰঞ্জিত ঠাকুৰীয়া, ডঃ ত্ৰিদীপ কুমাৰ গোস্বামী আৰু ডঃ অৰবিন্দ বৰুৱাই এই তালিকাত স্থান লাভ কৰিছে। শেহতীয়াকৈ প্ৰকাশিত বিশ্বৰ শীৰ্ষ 5% বিজ্ঞানী সম্পৰ্কীয় এটা গোলকীয় পৰ্টেলত এই বিজ্ঞানীসকলৰ লগতে ৰাজ্যখনৰ বিশিষ্ট উদ্ভিদ বিজ্ঞানী তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক ডঃ প্ৰণৱানন্দ ভট্টাচাৰ্যায়ো স্থান লাভ কৰিছে। নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ৰূপক কুমাৰ শৰ্মায়ো এই তালিকাত স্থান লাভ কৰিছে। এই সন্দৰ্ভত ৰূপক কুমাৰ শৰ্মাই আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতাৰ আগত এইদৰে কয়।
2: মুঠতে আনন্দিত হৈছো, ভাল লাগিছে। বিশ্বৰ আন আন বিজ্ঞানীসকলৰ লগত মই যে অন্তৰ্ভুক্ত হ'ব পাৰিছো তাৰ কাৰণে মোৰ সঁচাকৈ ভাল লাগিছে। মোৰ গৱেষণাৰ বিষয় আছিল জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ লগত কৃষিখণ্ডত কি কি সমস্যা হৈছে তাৰ ওপৰত বেছ কৰি মই আমাৰ কৃষিখণ্ডত কেনেকুৱা ধৰণৰ প্ৰযুক্তিগত কেনেকুৱাকৈ ডেভেলপমেণ্ট কৰিব পাৰি সেই বিষয়ে মই গৱেষণা কৰিছোঁ। কাৰণ আজি জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ কৃষিখণ্ডত ব্যাপক বেমেজালিৰ সৃষ্টি হৈছে, আমাৰ শস্যসমূহৰ প্ৰডাকশ্যনবিলাক কমি গৈছে। গতিকে এই প্ৰডাকশ্যনসমূহ আকৌ আগৰ দৰে আনিবলৈ কেনেকুৱা ধৰণৰ টেকনলজিকেল এডভান্সমেণ্ট বা প্ৰযুক্তিগত কেনেকৈ দিশ সামৰি ল'ব পাৰি তাৰ ওপৰত মই গৱেষণা কৰি আছো।
1: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন। ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি ভৱিষ্যমুখী সমাজ নিৰ্মাণৰ পণ লোৱা সুন্দৰৰ পূজাৰীগৰাকী প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা, গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সব্যসাচী শিল্পী আছিল। 1903 চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত মাত সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰৰ সাধক ৰূপকৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাক উপজাদিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমৰ কলা সংস্কৃতি, সাহিত্য, সংগীত আৰু চলচ্চিত্ৰ ক্ষেত্ৰলৈ শিল্পীগৰাকী আগবঢ়াই যোৱা অনন্য বৰঙণিয়ে অসমীয়া জাতিৰ আত্মপৰিচয়ক অধিক শক্তিশালী কৰাৰ লগতে সমাজত ঐক্য, সম্প্ৰীতি আৰু মানৱতাৰ মহান বাৰ্তাক প্ৰসাৰিত কৰিছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন চৰকাৰে 12 বছৰ সফলতাৰে কাৰ্যনিৰ্বাহ কৰা উপলক্ষে বিশ্বনাথ জিলা বিজেপিৰ উদ্যোগত কালি এখন প্ৰবুদ্ধ নাগৰিক সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত বিধায়ক পল্লৱ লোচন দাস, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত বিধায়ক শ্ৰীদাসে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন অভিলাষী আঁচনিৰ বিষয়ে উল্লেখ কৰি চৰকাৰ ৰাইজৰ কল্যাণৰ প্ৰতি দায়বদ্ধ বুলি মন্তব্য কৰে।
3: তেখেতে 2014 চনৰ পৰা আজি পৰ্যন্ত তেওঁ দেশৰ সৰ্বাধিক কাল প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰা ব্যক্তি হিচাপে নিজৰ নাম সোণালী আখৰত অংকিত কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ যি 12 বছৰীয়া কাৰ্যকাল, সেই কাৰ্যকালক আমি বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ 12 বছৰ বুলি অভিহিত কৰি আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু আমি প্ৰবুদ্ধ নাগৰিক বিশ্বনাথ চাৰিআলিৰ সকলোকে আমন্ত্ৰণ জনাই তেখেতসকলৰ লগত আমি ভাৱ বিনিময় কৰিছোঁ। এই 12টা বছৰত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰ যি সামগ্ৰিক পৰিৱৰ্তন আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু ঠিক তেনেধৰণে আমি বিশ্বনাথ চাৰিআলিতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনৰ দিশসমূহক আগুৱাই লৈ যাবলৈ এই অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ।
1: আৰক্ষীয়ে কাৰ্বি আংলং জিলাত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই মাদক দ্ৰব্য সৰবৰাহৰ প্ৰচেষ্টা ব্যৰ্থ কৰিছে। আৰক্ষীয়ে এই অভিযানত 3 কিলোগ্ৰাম ভাং জব্দ কৰে। জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় 3 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। অভিযানত আৰক্ষীয়ে এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ বকোৰ শান্তিপুৰত আজি পুৱতি নিশা দুটা হাতী দাঁতসহ দুজন লোকক আটক কৰা হয়। বনাঞ্চল অপৰাধ নিয়ন্ত্ৰণ সংস্থা আৰু বামিনগাঁও বন বিভাগে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই লোক দুজনক আটক কৰে। লোক দুজন হব্ৰিং চাংমা আৰু লেচন মাৰাক বুলি চিনাক্ত কৰা হৈছে। উদ্ধাৰ কৰা হাতী দাঁত দুটাৰ ওজন প্ৰায় 3 কিলোগ্ৰাম হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আপোনালোকে দুপৰীয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত কালি 3গৰাকী সাক্ষী মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3গৰাকীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য লোৱা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ কঠোৰ পদক্ষেপৰ ফলত ৰাজ্যত গড় চিকাৰৰ ঘটনা ক্ৰমাৎ শূন্যলৈ হ্ৰাস পাইছে। বন বিভাগৰ তথ্য অনুসৰি 2021 চনৰ পৰা 26 চনলৈকে চোৰাং চিকাৰীৰ হাতত 7টা গড়ৰ মৃত্যু হৈছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2021ত 2টা, 2023ত 1টা আৰু 2024 চনত 2টা গড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে 2023 চনত মানস আৰু ওৰাঙত 1টাকৈ গড় চোৰাং চিকাৰীয়ে হত্যা কৰে। ইপিনে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যানে নতুন নিদৰ্শন দাঙি ধৰিছে। বিগত 3 বছৰত উদ্যানখনত গড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা হোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বহু বছৰ ধৰি অসমৰ বনাঞ্চলত চোৰাং চিকাৰীয়ে ভাবুকিৰ সৃষ্টি কৰি আহিছিল যদিও বন বিভাগৰ বিষয়া কৰ্মীৰ অক্লান্ত নিষ্ঠা, সাহস আৰু নিৰৱচ্ছিন্ন সুৰক্ষা ব্যৱস্থাৰ ফলস্বৰূপে মানসত সম্প্ৰতি চোৰাং চিকাৰ প্ৰতিৰোধত অভূতপূৰ্ব সফলতা লাভ কৰিব পৰা গৈছে। তেওঁ কয় যে বৰ্তমানে মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিমাহে প্ৰায় 38,000 কিলোমিটাৰ এলেকাত নিয়মীয়াকৈ টহল দিয়া হয়। কঠোৰ প্ৰচেষ্টা, আধুনিক পহৰাদাৰী ব্যৱস্থা আৰু সজাগ জনসাধাৰণৰ সহযোগিতাই মানসক বন্যপ্ৰাণী সংৰক্ষণৰ অনন্য সফলতাৰ কাহিনীত পৰিণত কৰিছে বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীটৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত সংস্থাটোৱে কয় যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্টচক্ৰই পুনৰবাৰ হ'বলগীয়া নীটৰ পূৰ্বে প্ৰশ্ন কাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা 14,000-25,000 টকা পৰ্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এই ধৰণৰ কোনো প্ৰশ্ন কাকত ফাদিল হোৱা নাই বুলি স্পষ্ট কৰি দিয়া হৈছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে এইবেলি প্ৰতিখন প্ৰশ্নকাকত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি যুগুতোৱা হৈছে আৰু কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰে পৰা সেইসমূহৰ অনুবাদ, ছপা, এঠাইৰ পৰা আন ঠাইলৈ নি সংৰক্ষণ কৰা আদি সকলো দিশতে সংস্থাই বিভিন্ন সুৰক্ষা পদ্ধতি অৱলম্বন কৰিছে বুলিও শ্ৰীসিঙে প্ৰকাশ কৰে। অসমতো স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নীট পৰিচালনা কৰিবলৈ ৰাজ্য চৰকাৰে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সভাপতিত্বত কালি এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী, নিৰীক্ষক, বিষয়া কৰ্মচাৰীকে ধৰি সকলোৰে বাবে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ষ্ট্ৰং ৰুম আৰু পৰীক্ষা কেন্দ্ৰসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰ বহীসমূহ নিৰাপদে প্ৰেৰণ নকৰালৈকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াই জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই জয়েৰে অভিযান আৰম্ভ কৰিছে। পুৱা অনুষ্ঠিত গ্ৰুপ জেৰ খেলত 3 বাৰকৈ বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅ'নেল মেছিৰ হেট্ৰিকেৰে আলজেৰিয়াক 3-0 গ'লত পৰাস্ত কৰে। প্ৰতিযোগিতাত নিশা 9:30 বজাত পৰ্টুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। ইপিনে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথম খেলত অংশ ল'ব। যোৱা নিশা নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ছিত আই গ্ৰুপৰ এখন খেলত ফ্ৰান্সে ছেনেগালক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত ফ্ৰান্সৰ এমবাপ্পেই দ্বিতীয়টো গ'ল দিয়াৰ লগে লগে খেলুৱৈগৰাকী দেশখনৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় খেলত ফ্ৰান্সৰ হৈ 58টা গ'ল দিছে। এই কৃতিত্ব অৰ্জনৰ বাটত তেওঁ বিশ্বকাপত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰ তালিকাত আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিক অতিক্ৰম কৰে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 2% বৃদ্ধি, অসমৰ কেইবাগৰাকীও বিজ্ঞানীৰ বিশ্বৰ 5% শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত স্থান লাভ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জৰ্ডানৰ বিৰুদ্ধে অষ্ট্ৰিয়াৰ 3-1 গ'লত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।

0: Iya, akahbani. বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ফ্ৰান্স ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ভাৰত আৰু থাইলেণ্ডে নিৰ্মাণ, গৱেষণা, উদ্ভাৱন আৰু সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দেশৰ পতিত ভূমি পুনৰ উৰ্বৰ কৰি তোলাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2025-26 বিত্তীয় বৰ্ষত দেশত বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ সৰ্বাধিক 1,78,000 কোটি টকালৈ বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰিছে। আৰু ভাৰত আজি মহিলাৰ টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপেৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সৰ ইভিয়ান চহৰলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভ্ৰমণৰ দ্বিতীয় দিনা এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত বিয়লি হ'বলগীয়া দ্বিপাক্ষিক বৈঠকখনে বিশেষ চৰ্চা লাভ কৰিছে। বিগত বছৰৰ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত হোৱা বৈঠকৰ পাছত এয়া হ'ব নেতা দুগৰাকীৰ মাজৰ প্ৰথমলানি পোনপটীয়া আলোচনা। বৈঠকত দুয়োপক্ষই বিভিন্ন ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰা উপায়ৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে। গোলকীয় প্ৰত্যাহ্বানৰ সমাধানৰ ক্ষেত্ৰত নতুন দিল্লী মহলৰ বৰ্ধিত সক্ৰিয় ভূমিকাৰে ভাৰতে গুৰুত্বপূৰ্ণ গোলকীয় শক্তি হিচাপে নিজৰ স্থিতি সবল কৰি তোলাৰ সময়ত অনুষ্ঠিত এই বৈঠক কৌশলগত দিশৰ পৰা তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে সকলোৰে হিতাৰ্থে সন্তুলিত, সৰ্বাত্মক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ বিষয়ক সন্মিলনতো অংশ ল'ব। G7 সদস্য ৰাষ্ট্ৰ, সহযোগী ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আৰু অৰ্থনৈতিক সহযোগিতা তথা উন্নয়ন সংস্থাৰ প্ৰতিনিধিসকলেও এই সন্মিলনত ভাগ ল'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ উপৰি শ্ৰীমোদীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ নিৰাপদ, দ্ৰুত আৰু ফলপ্ৰসূ প্ৰয়োগ নিশ্চিতকৰণ সম্পৰ্কীয় মধ্যাহ্ন ভোজমেলতো অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্মিলনৰ আপাহতে আজি ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ফন ডেৰ লায়েন আৰু জাৰ্মানীৰ চেঞ্চেলৰ ফেডৰিক মাৰ্জৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ লোৱাৰ কথা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰিছ ষ্টাৰ্মাৰ আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে পৃথক পৃথককৈ দ্বিপাক্ষিক বৈঠকত ভাগ লয়। তেওঁ লগতে কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটো, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ এল ছিছি, জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকায়েছি আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে মুঙকো সাক্ষাৎ কৰে। ভাৰত আৰু থাইলেণ্ডে নিৰ্মাণ, গৱেষণা, উদ্ভাৱন আৰু সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যজিৎ মহান্তি আৰু থাইলেণ্ডৰ প্ৰতিৰক্ষা বিষয়ক উপ স্থায়ী সচিব এডমিৰেল নুপ্তাপোহন দিৱানিতৰ সহ অধ্যক্ষতাত কালি বেংককত অনুষ্ঠিত দশমলানি থাইলেণ্ড ভাৰত প্ৰতিৰক্ষা আলোচনাত দুয়োপক্ষই দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ সকলো দিশ পৰ্যালোচনা কৰে আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক তথা গোলকীয় সুৰক্ষাজনিত বিষয় লৈ মত বিনিময় কৰে। দুয়োপক্ষই লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া সুৰক্ষা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে আৰু আঞ্চলিক ঘটনাক্ৰম সন্দৰ্ভত নিজৰ নিজৰ মত প্ৰকাশ কৰে। দুয়োখন দেশে অঞ্চলটোত শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ প্ৰসাৰ ঘটোৱাৰ বাবে সহযোগিতা সুদৃঢ় কৰাৰ আৱশ্যকতাৰ সপক্ষে মত পোষণ কৰে। আলোচনাত দুয়োখন দেশৰ সামৰিক বাহিনীৰ মাজৰ সম্পৰ্ক, সামৰ্থ্য বৃদ্ধি বিষয়ক উদ্যম, প্ৰশিক্ষণ বিনিময়, সামুদ্ৰিক সহযোগিতা আৰু পাৰস্পৰিক স্বাৰ্থজড়িত অন্য ক্ষেত্ৰসমূহেও স্থান লাভ কৰে। দেশৰ পতিত ভূমি পুনৰ উৰ্বৰ কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা কেৱল প্ৰকৃতিৰ প্ৰতি সেৱাই নহয় বৰং মানৱ জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশত দায়বদ্ধতা বুলি কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। বিশ্বত মৰু অঞ্চলৰ আশংকা আৰু খৰাং পৰিস্থিতি ৰোধ কৰাৰ বাবে নতুন দিল্লীত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীযাদৱে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 26 নিযুত হেক্টৰ পতিত ভূমি উৰ্বৰ কৰি তোলাৰ বাবে লক্ষ্য স্থিৰ কৰিছে আৰু চৰকাৰে এই লক্ষ্যত উপনীত হোৱাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰামচৰ ক্ষেত্ৰ আৰু জলাশয়সমূহে মহানগৰসমূহত বান ব্যৱস্থাপনা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে অতিৰিক্ত পানীভাগ সংৰক্ষণত সহায় কৰে। ইয়াৰ ফলত ভূমিৰ উৰ্বৰতা অটুট থাকে বুলিও তেওঁ কয়। প্ৰাকৃতিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অতিৰিক্ত ৰাসায়নিক সাৰ আৰু ইউৰিয়া আদিৰ ব্যৱহাৰে ভূমিৰ গুণাগুণ নষ্ট কৰি বিভিন্ন অঞ্চল অনুৰ্বৰ কৰি তুলিছে। ভূমিৰ স্বাস্থ্যৰ অৱনতিয়ে ভূমিসমূহ পতিত ভূমিলৈ ৰূপান্তৰিত কৰিছে। কৰিছে বুলিও তেওঁ উল্লেখ কৰে। এই সমস্যাৰ ফলত কেৱল কৃষি উৎপাদনৰ ক্ষেত্ৰত অসুবিধা হোৱাই নহয়, দীৰ্ঘকালীন পৰিৱেশৰ বহন ক্ষমতাৰ ক্ষেত্ৰতো ভাবুকিৰ সৃষ্টি হৈছে বুলি তেওঁ কয়। পৰিৱেশ মন্ত্ৰীগৰাকীয়ে লগতে উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজত ভাৰসাম্য ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। তেওঁ পশুপালনকো জীৱিকা হিচাপে লোৱাৰ লগতে উন্নত জল ব্যৱস্থাপনা প্ৰক্ৰিয়া গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্যৰ বিগত এটা দশকত গুৰুত্বপূৰ্ণ ৰূপান্তৰ সাধন হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আত্মনিৰ্ভৰশীলতা দৃষ্টিভংগী, উদ্ভাৱন প্ৰযুক্তি আৰু থলুৱা উৎপাদনৰ শক্তিৰে এয়া সম্ভৱ হৈছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত মাই গভৰ এলানি বাৰ্তা শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে দেশে আকাশমাৰ্গ, ভূমি আৰু সামুদ্ৰিক ক্ষেত্ৰত কিদৰে প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধি কৰিছে সেই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে উন্নত থলুৱা প্ৰযুক্তিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। বিগত 12 বছৰত ভাৰতে প্ৰতিৰক্ষা খণ্ডত লাভ কৰা সফলতাৰ এইসমূহ উদাহৰণ বুলিও তেওঁ মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2025-26 বিত্তীয় বৰ্ষত দেশত বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ সৰ্বাধিক 1,78,000 কোটি টকালৈ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। শ্ৰীসিঙে আজি সামাজিক মাধ্যমযোগে কয় যে এই পৰিমাণ যোৱা বিত্তীয় বছৰৰ 1,54,000 কোটি টকাৰ তুলনাত 15.6% আৰু 2020-21 বিত্তীয় বৰ্ষৰ তুলনাত 110% অধিক। তেওঁ কয় যে দেশত থলুৱা প্ৰতিৰক্ষা উৎপাদন 2013-14 চনৰ 4,744 কোটি টকাতকৈ প্ৰায় 4 গুণ বৃদ্ধি পাইছে। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে অপাৰেচন সিন্দুৰৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি চলোৱাৰ প্ৰস্তাৱ আগবঢ়াই জাৰি কৰা বুলি দাবী কৰি সামাজিক মাধ্যমযোগে প্ৰচাৰিত পত্ৰখন ভুৱা বুলি অভিহিত কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষা গোটে প্ৰতিৰক্ষা সচিব অথবা প্ৰতিৰক্ষা মন্ত্ৰালয়ে এনে কোনো পত্ৰ জাৰি কৰা নাই বুলি স্পষ্ট কৰি দিছে। তথ্য পৰীক্ষা গোটে জনসাধাৰণক অনলাইনযোগে প্ৰচাৰিত ভুৱা বাতৰিৰ পৰা সতৰ্ক হৈ থাকিবলৈ আৰু নিৰ্ভৰযোগ্য আনুষ্ঠানিক সূত্ৰৰ তৰফৰ পৰা জাৰি কৰা নিশ্চিত তথ্যহে বিশ্বাস কৰিবলৈ আহ্বান জনাইছে। জম্মু কাশ্মীৰত বাৰ্ষিক অমৰনাথ যাত্ৰালৈ চাই বহুতৰপীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সুৰক্ষা বাহিনী, আৰক্ষী আৰু অসামৰিক প্ৰশাসনে তীৰ্থযাত্ৰীৰ সৈতে জড়িত স্থানসমূহত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। আৰক্ষীয়ে পৰম্পৰাগত পেহেলগামৰ সুৰক্ষা ব্যৱস্থাও সুদৃঢ় কৰি তুলিছে। বাৰ্ষিক অমৰনাথ যাত্ৰা অহা জুলাইত আৰম্ভ হ'ব। ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে গ্ৰুপৰ প্ৰথম খেলত পাকিস্তানৰ মহিলা দলক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। ভাৰত আৰু আফগানিস্তান পুৰুষ ক্ৰিকেট দলৰ মাজত চলি থকা 3খনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইত অনুষ্ঠিত হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত পৰ্টুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। একেদৰে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথমখন খেলত অংশ ল'ব। ইপিনে আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াই জৰ্ডানক 3-1 গ'লত পৰাজিত কৰে। বিগত বছৰৰ চেম্পিয়ন আৰ্জেণ্টিনায়ো প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। পুৱা অনুষ্ঠিত গ্ৰুপ জেৰ এখন খেলত 3বাৰৰ বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅ'নেল মেছিৰ হেট্ৰিকেৰে আলজেৰিয়াক 3-0 গ'লত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ফ্ৰান্স ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ভাৰত আৰু থাইলেণ্ডে নিৰ্মাণ, গৱেষণা, উদ্ভাৱন আৰু সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰিছে। দেশৰ পতিত ভূমি পুনৰ উৰ্বৰ কৰি তোলাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2025-26 বিত্তীয় বৰ্ষত দেশত বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ সৰ্বাধিক 1,78,000 কোটি টকালৈ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। আৰু ভাৰত আজি মহিলাৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: গীত শুনকৰ হমে আপ বতাইয়ে কি কিছকা সংগীত হে ফিল্ম কা নাম ভি

যদি তুমি সূৰ্যৰ দৰে জিলিকিব খোজা, তেন্তে প্ৰথমে সূৰ্যৰ দৰে জ্বলিবলৈ শিকা। APJ আব্দুল কালামৰ এই মহান বাণীৰে শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছো আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ, আৰু মই আপোনাৰ কাষত শাশ্বতী শিল্পী। যুৱ প্ৰজন্ম সমাজৰ গতিশীলতা আৰু সতেজ চিন্তাৰ প্ৰাণকেন্দ্ৰ। আধুনিক প্ৰযুক্তি আৰু উদ্ভাৱনী শক্তিক সাৰোগত কৰি তেওঁলোকে নিজৰ প্ৰতিভা বিকাশৰ লগতে বিশ্বমুখী চিন্তা চৰ্চাৰে সমাজখনক আগুৱাই নিছে। তেওঁলোকৰ সৃষ্টিশীলতা আৰু সপোনসমূহক সঠিক দিশ প্ৰদৰ্শন কৰাটো সমাজৰ অন্যতম দায়িত্ব। হাতত হাত ধৰি আগুৱাই যাওঁ আহা, যুৱ প্ৰজন্মৰ বুকুত নতুন আশা। অন্ধকাৰ ভেদি জ্বলাব লাগিব শিক্ষা, আমাৰেই হাতত আছে ভৱিষ্যতৰ লেখা। যুৱবন্ধু, আজি আমি চিনাকি কৰি দিব বিচাৰিছোঁ তেনে কেইজনমান প্ৰতিভা।

0: যুবক যুৱতীক প্ৰথমতে সুনয়না কণ্ঠৰ লগত চিনাকি হোৱা হওক।
1: নমস্কাৰ, মোৰ নাম সুনয়না বৰা, মোৰ ঘৰ বিৰহ বেবেজীয়াত আৰু মই চতুৰ্থ সন্ন্যাসিকৰ এগৰাকী ছাত্ৰী। মই এতিয়া দীপালী বৰঠাকুৰ বাইদেউৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ, আশা কৰোঁ সকলোৱে শুনি ভাল পাব।

0: এইবাৰ শুনো আহক, যুৱ লেখকৰ সন্মান পাপক বিশ্বজিৎ সুতৰ এটি স্বৰচিত কবিতা।
1: মোৰ কবিতাৰ শিৰোনাম আই। আই, তোৰ আচলৰ টেঙা মিঠা গোন্ধই মোৰ হৃদয়ত সাজ বহুৱাই। তই অবিহনে মোৰ আধৰুৱা জীৱন, পোহৰ দেখাৰ পৰা ঠুনুক ঠানাককৈ খোজকাঢ়িবলৈ তয়েইটো শিকালি আই। বুকুচাত তুলি যে মৰম কৰিছিলি, কিমান যে হেঁপাহ পলুৱাই চুমা খাইছিলি, পাহৰিলি আই। জীৱনৰ আদিপাঠ দি দুটি উঠেৰে শব্দ নিগৰাবলৈ শিকালি। প্ৰতি মুহূৰ্ততে তই মোৰ সংগী হলি, জীৱনৰ পংকিলতাকো নেওচি সপোন দেখিবলৈ শিকালি। কলিজাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আজিও অনুভূত হয় মোৰ অতীতৰ ৰঙীন ইতিহাস। আই, তোৰ কপালত আজি বিষাদৰ কৰুণ বিননি, বেদনাসিক্ত অন্তৰখনলৈ অকালতে বুঢ়ি নহবি আই, সদায় হাঁহি থাকিবি। তোৰ কোবাল সুতৰ মৰমেৰে চিৰদিনলৈ বন্যা বোৱাই থৈ যা মোৰ অব্যক্ত হৃদয়। ধন্যবাদ।
0: অনুষ্ঠানৰ এইখিনিতে যুৱবন্ধু তুৰঞ্জিতৰ কণ্ঠেৰে এই গীতটি শুনোৱা হওকচোন।

প্ৰিয় শ্ৰোতা, এ পি জি আব্দুল কালামে কৈছিল, দেশৰ যুৱকসকলৰ প্ৰতি মোৰ এটা বাণী আছে, সকলো যুৱকৰ মনত অদম্য শক্তি বা সাহস থাকিব লাগিব। অদম্য শক্তিৰ দুটা উপাদান আছে। প্ৰথমত তোমাৰ এটা নিশ্চিত লক্ষ্য থাকিব লাগিব আৰু সেই লক্ষ্য পূৰণৰ বাবে কঠোৰ শ্ৰম কৰিব লাগিব। দ্বিতীয়তে, যিকোনো কাম হাতত দিয়াৰ সময়ত তুমি নিশ্চয় কিছুমান

0: আহুকালৰ সন্মুখীন হবা। তেনে পৰিস্থিতিত সমস্যাসমূহক তোমাৰ গৰাকী বা নিয়ন্ত্ৰক হবলৈ নিদিবা, তাৰ পৰিৱৰ্তে তুমিহে সেই সমস্যাবোৰৰ নিয়ন্ত্ৰক হোৱা। সমস্যাবোৰক পৰাভূত কৰা আৰু সফলতা অৰ্জন কৰা। সৌভাগ্যৰ কথা যে আমাৰ দেশত যুৱ প্ৰজন্মৰ দৰে এক বৃহৎ সম্পদ আছে। তৰুণসকলৰ তেজস্বী মনবোৰ আন যিকোনো সম্পদৰ তুলনাত শ্ৰেষ্ঠ সম্পদ। এই তেজস্বী মনবোৰে যেতিয়া অদম্য শক্তিলে কাম কৰি যাব, তেতিয়া সুখ সমৃদ্ধিৰে ভৰা এখন সুৰক্ষিত ভাৰতবৰ্ষ গঢ়ি উঠাটো নিশ্চিত। প্ৰিয় শ্ৰোতা, এইবাৰ শুনো আহক অসম চৰকাৰৰ যুৱ লেখকৰ বঁটাপ্ৰাপক পৰিণেয়কৰ এটি চুটিগল্প। জোনাক নিশা আকাশখনলৈ চাই মোৰ বৰ ভাল লাগে। কৰবাৰ পৰা অহা জোনাকী পৰুৱাবোৰে মাজে মাজে বৰ আমনি কৰে। অৱশ্যে আজিকালি জোনাকী পৰুৱাবোৰ দেখিলে মোৰ মনটো কিবা এটা ভাল লাগিও যায়। জোনাকৰ লগত হয়তো জোনাকী পৰুৱাবোৰো কিবা এটা সংযোগ আছে। যেনেকৈ মোৰ লগৰখিনিয়ে কয়, গৌৰৱ ছাৰৰ লগত মোৰ কিবা এটা সংযোগ আছে। আজিকালি গৌৰৱ ছাৰ স্কুললৈ নাহিলে মোৰ কিবা এটা ভাল নালাগে। ছাৰৰ বাবেইতো স্কুললৈ বেছিকৈ যাবলৈ মন যোৱা হৈছে। হঠাৎ ফোনটো বাজি উঠিল। হেল্ল' নিহাৰিকা। নিহাৰিকা নহয়, মই তাইৰ মাকেহে কৈছোঁ। স্বপ্নালী, তুমি আজি স্কুল গৈছিলানে? গৈছিলোঁ বৰমা, কিয় সুধিলে? আমাৰ নিহাৰিকাক লগ পাইছিলা, তাই আজি অহা নাছিলতো বৰমা। তাইক নকবা মই ফোন কৰিছোঁ বুলি। কিন্তু বৰমা, তাই ঘৰত নাই জানো? এতিয়া আছে স্বপ্নালী, মই তোমাৰ মাৰ লেখীয়া, গতিকে মোৰ কথাটো ৰাখিবা, তাইক নকবা মই ফোন কৰাৰ কথা। ঠিক আছে বৰমা। ফোনটো ৰাখি স্বপ্নালীয়ে ভাবিলে, নিহাৰিকা আজি স্কুল অহা নাছিল, কিন্তু বৰমাই মোক লগ পাইছেনো বুলি কিয় সুধিলে? তাই স্কুল অহা নাছিল যদি কলৈ গৈছিল বাৰু? কাইলৈ স্কুলত তাইক কথাটো বেলেগ ধৰণে সুধিব লাগিব। তেনেতে স্কুলৰ গ্ৰুপত গৌৰৱ ছাৰৰ মেছেজ আহিল, 31 মে'ত ধপাত বিৰোধী দিৱস হিচাপে বাটৰ নাট এখন কৰাব, কাইলৈৰ পৰা প্ৰেক্টিচ কৰাব। যিসকলে অংশগ্ৰহণ কৰিব বিচাৰে জিৰণিৰ সময়ত স্কুলৰ অডিটৰিয়ামলৈ যাবলৈ দিছে। মেছেজটো পাই মনটো ভাল লাগি গ'ল। এইবাৰেই এইখন বিদ্যালয়ত আমাৰ শেষৰ বছৰ, গতিকে সকলো অনুষ্ঠানতে আমি অংশগ্ৰহণ কৰিবই লাগিব। তাতে গৌৰৱ ছাৰে যিহেতু শিকাব, মইতো ছিলেক্ট হ'বই লাগিব। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী স্বপ্নালী এখন সপোন নগৰীত সোমাই আছিল। বয়সৰ দোষ, ভাল লগা বেয়া লগাবোৰ খুলি ক'ব পৰাকৈ তাই মাক দেউতাকৰ লগত ইমান ক্লোজ নাছিল। দেউতাকলৈ সাংঘাতিক ভয় কৰে আৰু মাকৰ লগত এইবোৰ কথা পাতিব পাৰিব বুলি তাই কোনোদিনেই ভবাই নাছিল। পিছদিনা ৰাতিপুৱা স্বপ্নালীৰ দেউতাকে মাকৰ লগত কথা পাতি আছে। শুনিছা হৰেশ্বৰৰ জীয়েক যে আমাৰ এই লগৰ নিহাৰিকা, তাইৰ বোলে ৰমেন যে আমাৰ ইখন গাঁৱৰ সাবিত্ৰীৰ গিৰিয়েক, তাৰ লগত কিবা চলি আছিল। তাই বোলে এতিয়া মাক হবলৈ ওলাইছে। কালি সি তাইক হস্পিতালত লৈ গৈছিল। তাতে নাৰ্ছগৰাকীয়ে চিনি পাই তাইৰ মাকক ফোন কৰি কথাটো ক'লে। মই আকৌ কালি প্ৰেছাৰ জুখিবলৈ যাওঁতে নাৰ্ছগৰাকীয়ে কাহিনীটো কৈ থাকোঁতেহে ওলাই পৰিল আমাৰ এই লগৰ বুলি। দেখিছানে সমাজখনত এইবোৰ কি হবলৈ গৈ আছে? ইমান সৰু ছোৱালী পঢ়া শুনাৰ বয়সত কি হৈ গৈছে বাৰু? এ ৰাম, কি কয় হে, ইমান সৰু ছোৱালীজনী এইটো দিশেৰে যাওঁতে এবাৰো নাভাবিলেনে? আচলতে কি জানা, ভুল আমাৰো আছে। আমাৰ ইহঁতবোৰ ডাঙৰ হৈ আহিছে, আমি কেৱল পঢ়াতহে গুৰুত্ব দিছোঁ, কিন্তু বয়সৰ লগে লগে সিহঁতৰ যে সলনিবোৰ হৈছে, সেই ৰঙীন সপোনবোৰ যে দেখিছে, বাস্তৱবোৰ দিশেৰে আমি বুজাই দিয়াটো উচিত নহয় জানো? এই মোবাইলত অহা বাৰে বৰণীয়া দিশবোৰ, থাউকতে ৱেবছাইটত পোৱা বিভিন্ন কথাবোৰ সিহঁতৰ মনবোৰ বেছি আৱেগিক বেগী কৰি তুলিছে। আমি অলপ নিজেই সজাগ হ'ব লাগিব, বুজিছা? হয় দিয়ক, ঠিকেই কৈছে। আমাৰ মাজনীৰ লগতো মই কথাবোৰ পাতিব লাগিব। পাতিবা পাতিবা, নহ'লে তাইনো মনৰ ভিতৰত কি থাকে খেলিমেলি হয় কি জানিবা? কথাটো শুনি স্বপ্নালীৰ হাতে ভৰিয়ে কঁপিল। নিহাৰিকাই এয়া কি কৰিলেগৈ? কি হ'ব এতিয়া তাইৰ? পঢ়াটো দেখোন ইমান ভাল আছিল, তাই ইমান ডাঙৰ মানুহজনক কেনেকৈ ভাল পালে? ইচ! মাক দেউতাকৰ কথাবোৰৰ পিছত স্বপ্নালীৰ মনলৈ বাৰে বাৰে আহি আছে গৌৰৱ ছাৰক যে তাইৰ ভাল লাগে, সেইটো জানো ভাল কথা। সিহঁতৰ প্ৰিন্সিপাল ছাৰৰ দৰেইতো গৌৰৱ ছাৰো তাইৰ শিক্ষক হয়। প্ৰিন্সিপাল ছাৰকতো তাই বহুত সন্মান কৰে। তেন্তে গৌৰৱ ছাৰৰ কথা বাৰু লগৰবোৰে জোকালে বুলিয়ে তাই কিয় তেনেকৈ ভাবিব লাগে? নাই নাই, তাইৰ ভুল হৈছিল। আজিৰ পৰা তাই নিজৰ দৃষ্টিভংগী সলনি কৰিব। তাই নিহাৰিকাৰ দৰে ভুলবোৰ কৰিব নোৱাৰে। নিহাৰিকাৰ মাক দেউতাকে কমখন লাজ পাইছেনে? আৰু নিহাৰিকাই নিজে বাৰু এইটো ছিটুৱেশ্যনত কেনেকৈ চম্ভালিব? হে হৰি! স্বপ্নালী আজি নতুন ধৰণে স্কুললৈ ৰেডি হৈছে। পদূলিতে লাগি থকা সোণাৰুজোপাৰ পৰা জঁপিয়াই এপাহ সোণাৰু ছিঙি বেনীডালত মাৰি থোৱা ৰঙা ৰঙৰ ৰিবনডালত গুজি লৈছে। চাইকেলেৰে স্কুললৈ গৈ থাকোঁতে তাই মনতে ভাবিছে, গৌৰৱ ছাৰৰ বাটৰ নাটখনৰ বাবে যদি ছিলেক্ট হয় তেন্তে তাই গৌৰৱ ছাৰক আৰু এখন বাটৰ নাটৰ এটা কাহিনী শুনাব য'ত সিহঁতৰ দৰে ছাত্ৰ ছাত্ৰীসকলৰ বয়সৰ দুখত বিপথে নাযাবলৈ অভিনয়ৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰিব। স্বপ্নালীয়ে চুলিত গুজি লোৱা সোণাৰুপাহেও যেন নতুন দিশেৰে স্কুললৈ বুলি বাট লৈছে। প্ৰিয় শ্ৰোতা, আশা কৰিছো গল্পটো শুনি ভাল পালে। এইবাৰ কৌশিক তামুলীৰ কণ্ঠৰ সোৱাদ লোৱা হওকচোন।
1: খগেন মহন্ত দেৱৰ এটি গীত গাবলৈ ওলাইছো।

0: অনুষ্ঠানৰ শেষত শুনোৱা হওক শতাব্দী শৰ্মাৰ এটি কবিতা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী শতাব্দী শৰ্মা। মই আজি এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম কথাৰ আঁত। কথাৰ আঁতবোৰ বাদ বিষতে শেষ হয়, বৰ্জোৱা বিপ্লৱৰ অসমাপ্ত শিক্ষাই বিদ্ৰোহী কবিক এতিয়াও জীয়াই তোলে। ৰৈ থকা বাটৰুৱাই কালৈ অপেক্ষা কৰে, ৰাজপথৰ দাঁতিত কিহৰ বেপাৰ চলে, পানী মাটিৰ দেহৰ ৰং ৰমীয়া বেহা, হিৰিম্বা ৰাক্ষসীৰ বিৰহৰ জ্বালাই ভীমৰ লৌহবক্ষ তীক্ষ্ণতকৈও তীক্ষ্ণ কৰে, ধৃতৰাষ্ট্ৰৰ বিশ্বাসঘাতকতাই চকু মুকলি কৰে, পৰশ্ৰীকাতৰৰো হাতৰ স্বভাৱ ধৰা পৰে, হাঁহৰ ঠোঁট মঙহৰ গোট ভিজা মেকুৰীৰ লেখীয়া কাপুৰুষৰ ভূত, দস্যুৰত্নাকৰ কিম্বা বাল্মীকি মুনি পৰজীৱীৰ মহৌষধ এতিয়া তুষামুত, তেজপিয়াৰ দেহত প্ৰৱেশ মানুহৰ ঘৃণনীয় নিকৃষ্ট অদিষ্ট কৃপাকৃষ্ট। ধন্যবাদ।
0: যুৱ বন্ধু, কেতিয়াবা বাৰে বাৰে হোৱা বিফলতাৰ বাবে হতাশাই আৱৰি ধৰিছে নেকি? তেন্তে শুনক মহৎ লোকৰ দুষাৰী কথা। কনফুচিয়াছে কৈছিল, লাহে লাহে গ'লেও হ'ব, মাথো ৰৈ নাযাবা। স্বামী বিবেকানন্দই কৈছিল, উঠা জাগা লক্ষ্যত নোপোৱালৈকে ৰৈ নাথাকিবা। যুৱবন্ধু, এষাৰ কথা মনত ৰাখিব, লুইতে যিদৰে হাজাৰ শিলত বাৰে বাৰে ঠেকা খায়ো স্থিৰ নহয়, গতি সলাই বৈ থাকে, ঠিক তেনেদৰে আমিও জীৱনত পোৱা বিফলতাক গুৰুত্ব নিদি পুনৰ উদ্যমেৰে আগুৱাই যাব লাগে। প্ৰিয় শ্ৰোতা, আশা কৰিছোঁ আজিৰ অনুষ্ঠানটো শুনি ভাল পালে। এতিয়া সময় বিদায় লোৱাৰ। পুনৰ এটি নতুন শিতানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই শাশ্বতী শিল্পীয়ে সামৰিব লৈছোঁ আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। শুনি থাকিব আকাশবাণী নগাঁও। ভালে থাকক, সুস্থ থাকক।

শ্ৰোতাক এইখিনিতে জনাই থওঁ, কাইলৈ দিনৰ 10 বজাত প্ৰচাৰ কৰা হ'ব কামপুৰৰ অঞ্জলি শইকীয়া আৰু বিৰণী শইকীয়াৰ সৈতে হোৱা কথা বতৰা।

শ্রোতাই আমাৰ কেন্দ্ৰৰ হাতৰি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীত অনুৰোধ কৰিব পাৰিব। শ্রোতাই আমাৰ ফেচবুক পেজটিলৈ মেছেজ পঠিয়াব পাৰিব আৰু আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব।

0: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত সমাগত নীট পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়াসকলৰ প্ৰতি বিশেষ নিৰ্দেশনা, সমাগত অম্বুবাচী মেলাৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ সংবাদমেল, সুন্দৰৰ পূজাৰী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে পৰ্টুগালৰ অভিযান আৰম্ভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমাগত নীট পৰীক্ষা সন্দৰ্ভত সকলো পক্ষ সামৰি অনুষ্ঠিত এখন বৈঠকত আজি অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত কোনোধৰণৰ অনীতি বা অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুইতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে 144 ধাৰা জাৰি কৰা হ'ব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষাৰ কেন্দ্ৰসমূহ যাতে কোনোৱে মোবাইল ফোন অবৈধভাৱে ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষাৰ কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। সকলো পৰীক্ষা কেন্দ্ৰতে CCTVৰ দ্বাৰা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। আনহাতে ৰাজ্যত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নীট পৰীক্ষা পৰিচালনা কৰিবলৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সভাপতিত্বত কালি অনুষ্ঠিত বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTIৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী, নিৰীক্ষক, বিষয়া কৰ্মচাৰীকে ধৰি সকলোৰে বাবে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ষ্ট্ৰংৰুম আৰু পৰীক্ষা কেন্দ্ৰসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰ বহীসমূহ নিৰাপদে প্ৰেৰণ নকৰালৈকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। শক্তিপীঠ কামাখ্যাধামত 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেলৱে ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হাজাৰ হাজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱা পানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
1: ইতিমধ্যে ভক্তসকলৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ আনুষংগিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আপোনাৰ সবে হয়তো দেখিছে যে কিছু কিছু ৰাস্তাবিলাকত আমি কিছুমান কাঠৰ মজিয়া দি পেলাই আমি সৰু সৰু আমি 100 মিটাৰ দূৰে দূৰে কৰিছোঁ, যাতে কেতিয়াবা কাৰোবাৰ অসুস্থ মানুহ থাকিব পাৰে, তেওঁলোকে যাতে অকণমান জিৰাব পাৰে, কাৰোবাৰ যদি মেডিকেল হেল্প তেওঁলোকৰ প্ৰয়োজন থাকে, সেই সৰু সৰু ঘৰবিলাক মানে শিবিৰবিলাকতো তেওঁলোকে ল'ব পাৰিব। ইয়াৰ উপৰি পৰ্যাপ্ত আলোক ব্যৱস্থা কৰা হৈছে আৰু বিশেষকৈ GMCIয়ে দিনে নিশাই পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু PHC বিভাগে শুদ্ধ খোৱা পানীৰ ইতিমধ্যে যোগান ধৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যতঃ আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বাস্থ্যবিধি, সুৰক্ষা আৰু নিৰাপত্তা এইখিনি ব্যৱস্থাও আমি কৰি আছোঁ আৰু বিশেষভাৱে কামাখ্যা মন্দিৰ চৌহদ আৰু সকলো এলেকাত যাতে পৰ্যাপ্ত পৰিমাণে পৰিষ্কাৰ পৰিচ্ছন্নতা তাত থাকিব পাৰে তাৰ বাবেও আমাৰ GMCIয়ে কাম কৰি আছে আৰু সকলো শিবিৰত যাতে চিকিৎসা আৰু পেৰামেডিকেল কৰ্মচাৰী থাকে, জৰুৰীকালীন চিকিৎসা সহায় আমি দিব পাৰোঁ, ষ্ট্ৰেচাৰ আৰু হুইলচেয়াৰ সুবিধা আৰু বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে জ্যেষ্ঠ নাগৰিকসকলক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক।
0: পৰ্যটন মন্ত্ৰীগৰাকীয়ে কয় যে অম্বুবাচী মেলাত ভক্তসকলৰ সুবিধাৰ্থে পথ নিৰ্দেশনৰ সংকেত ৰাজহুৱা ঘোষণা আদিৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে কামাখ্যা মন্দিৰ চৌহদ আৰু কাষৰীয়া এলেকাসমূহত পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ বাবে অহৰ্নিশে কাম কৰি আছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে সকলো শিবিৰত জৰুৰীকালীন ব্যৱস্থাৰ লগতে পেৰামেডিকেল কৰ্মচাৰী নিয়োগৰ দিহা কৰা হৈছে। ফক্টৰ ষ্ট্ৰেচাৰ আৰু হুইল চেয়াৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে মন্দিৰলৈ উঠা নামা প্ৰক্ৰিয়া শৃংখলাবদ্ধভাৱে হোৱাটো নিশ্চিত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া বুলি সংবাদমেলত সদৰি কৰে। মেলাৰ সময়ত স্বেচ্ছাসেৱী সংগঠনসমূহে যোগান ধৰা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক দায়িত্ব দিয়া বুলি জানিবলৈ দিয়ে। শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলাত জিলা প্ৰশাসন, লোক নিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰক্ষী, পৰ্যটন, স্বাস্থ্য বিভাগ আদিৰ হেল্প ডেস্ক থাকিব। মেলাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন হলে ভক্তসকলে এই হেল্প ডেস্কৰ সহায় ল'ব পাৰিব। মন্ত্ৰী নেওগে কয় যে 2024 বৰ্ষত অম্বুবাচী মেলালৈ দেশ বিদেশৰ 7,43,066 ভক্তৰ আগমন ঘটিছিল। যোৱা বছৰ 7,81,000 অধিক ঘৰুৱা আৰু 43 বিদেশী পৰ্যটক অম্বুবাচী মেলালৈ অহা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰ 8,00,000 অধিক ভক্তৰ আগমন ঘটিব বুলি আশা ব্যক্ত কৰে।
1: ৰাজ্য চৰকাৰৰ সহযোগিতাত 2013 পৰা এই অনুষ্ঠানটো পাতি আহিছে ৰাজ্যখনত আৰু কামাখ্যা ধাম এক ধৰ্মীয় আৰু আধ্যাত্মিক পৰ্যটন কেন্দ্ৰলৈ পৰিগণিত হৈছে আৰু এই অনুষ্ঠানটোলে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও বিভিন্ন ভক্তৰ আগমন ঘটে আৰু মই আপোনাক ক'বলৈ পাই ভাল পাইছোঁ যে যোৱা দুটা বছৰ 2024 আমাৰ ভাৰতবৰ্ষৰ ভিতৰৰ পৰা প্ৰায় 7,46,046 মানুহে টুৰিষ্টে ইয়াত অংশগ্ৰহণ কৰিছিল, ভক্ত অংশগ্ৰহণ কৰিছিল আৰু ইয়াত ফৰেন টুৰিষ্টৰ সংখ্যা আছিল 20, সৰ্বমুঠ 7,46,066 ভক্তই এই অনুষ্ঠানটোত অম্বুবাচী মহাযোগত অংশগ্ৰহণ কৰিছিল আৰু 2025 আমি দেখিছোঁ যে 7,70,977 ইয়াত ভক্তই অংশগ্ৰহণ কৰিছিল ভাৰতৰ ভিতৰত আৰু ভাৰতৰ বাহিৰৰ পৰা যিটো ফৰেন টুৰিষ্ট বুলি কওঁ 42 ইয়াত অংশগ্ৰহণ কৰিছিল আৰু সৰ্বমুঠ ইয়াত 7,72,019 ভক্তই অংশগ্ৰহণ কৰিছিল যিয়ে মই ভাবোঁ যে গোটেই আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে নহয় ভাৰতবৰ্ষৰ ভিতৰতে এক আধ্যাত্মিক পৰিৱেশ ই ৰচনা কৰিছে আৰু আমি আমাৰ দায়িত্ব হৈছে যে এই অনুষ্ঠানটো যিসকল ভক্ত ইয়ালৈ আহিব সেই ভক্তসকলে যাতে এটা সুন্দৰ পৰিৱেশ পায়, আৰামদায়ক এটা সুসংগঠিত পৰিৱেশ নিশ্চিত কৰা আমাৰ সকলোৰে লক্ষ্য।
0: সংবাদমেলত ৰাজ্যৰ গৃহ, ৰাজনৈতিক তথা পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই অম্বুবাচী মেলাৰ সময়ত ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ অংশ হিচাপে প্ৰশাসনে মেলাৰ সময় নিৰ্ধাৰণ কৰি দিয়া বুলি জানিবলৈ দিয়ে। এই অনুসৰি পুৱা 5 পৰা সন্ধিয়া 6 ভক্ত বা সাধাৰণ লোক কামাখ্যা মন্দিৰলৈ যাব পাৰিব। তেওঁ লগতে মেলাৰ সময় চেণ্ডেল জোতা পৰিধান কৰি কোনো লোককে মন্দিৰলৈ নাযাবলৈ আহ্বান জনায়। মেলাৰ বাবে অহা ভক্তসকলৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথী বৰাই সংবাদমেলত কয় যে মেলাৰ সময়ত নাৰ্চাৰী পইণ্টৰ পৰা মন্দিৰলৈকে সকলো যান বাহনৰ চলাচল নিষিদ্ধ থাকিব। এম্বুলেন্স, পানীৰ গাড়ী, গুৱাহাটী পৌৰ নিগমৰ বাহনকে ধৰি জৰুৰীকালীন সেৱাৰ বাহনহে এই পথছোৱাৰে চলাচল কৰিব পাৰিব। পাণ্ডু বন্দৰৰ পৰা নাহৰবাৰীৰ পথেৰে প্ৰশাসনে ব্যৱস্থা কৰা ফেৰীগাড়ী চলাচল কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱে অম্বুবাচী মেলাৰ সময়ছোৱাত তীৰ্থযাত্ৰীৰ ভিৰ বহুগুণে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰেলৰ চলাচল, অহৰ্নিশে টিকট বিক্ৰীৰ সুবিধা, অতিৰিক্ত সুৰক্ষাকৰ্মী নিয়োগ, হেল্প ডেস্ক আৰু অনুসন্ধান কেন্দ্ৰ স্থাপন তথা তীৰ্থযাত্ৰীৰ বাবে খাদ্যৰ পেকেট আৰু খোৱাপানীৰ বিতৰণ আদিৰ অন্তৰ্ভুক্তিৰে বিভিন্ন যাত্ৰীকেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছে। তীৰ্থযাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি অম্বুবাচীৰ প্ৰাক্ষণত উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰায় 50 সাধাৰণ, দ্বিতীয় শ্ৰেণীৰ ডবাসহ 3 বিশেষ অসংৰক্ষিত ৰেল চলাচলৰ ব্যৱস্থা কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰূপান্তৰহে জগত ধুনীয়া কৰে বুলি ভৱিষ্যৎমুখী সমাজ নিৰ্মাণৰ পণ লোৱা সুন্দৰ পূজাৰী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা, গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰে অসমীয়া সাহিত্যৰ ভাৰ চহকী কৰি যোৱা ৰূপকৰ সব্যসাচী শিল্পী আছিল। 1903 এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত মাত সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰ সাধক ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি নিশা 10:30 বজাত পৰ্তুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। একেদৰে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথম খেলত অংশ ল'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত সমাগত নীট পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়াসকলৰ প্ৰতি বিশেষ নিৰ্দেশনা। সমাগত অম্বুবাচী মেলাৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ সংবাদমেল আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে পৰ্তুগালৰ অভিযান আৰম্ভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি শুনিবলৈ পাব সন্ধিয়া 6 বজাত।
2: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও। এতিয়া শুনক আমৈ।

FM-বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই তৃষ্ণা ভৰদ্বাজে মুকলি কৰিছো মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ। আজিৰ এই আমৈ অনুষ্ঠানত আমি আলোচনা কৰিম অসমৰ এক অনন্য লোক সংস্কৃতি আৰু ঐতিহ্য মুখা শিল্পৰ বিষয়ে। অসমৰ সংস্কৃতি, লোকবিশ্বাস আৰু বৈষ্ণৱ পৰম্পৰাৰ সৈতে উত্তৰ

ঐক্যতাভাৱে জড়িত এই মুখাশিল্প কেৱল এক কলা নহয়, ই আমাৰ ঐতিহ্য, ইতিহাস আৰু সৃজনশীলতাৰ এক জীৱন্ত নিদৰ্শন। আজি আমি জানিবলৈ চেষ্টা কৰিম মুখাশিল্পৰ ইতিহাস, ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়া, সাংস্কৃতিক গুৰুত্ব আৰু বৰ্তমান সময়ত ইয়াৰ অৱস্থাৰ বিষয়ে। প্ৰথমতেই জানোৱা হওক মুখাশিল্পৰ পৰিচয়। আমৈসকল, মুখা শব্দটোৰ অৰ্থ হৈছে মুখ ঢাকি পিন্ধিব পৰা এক বিশেষ আৱৰণ। অসমৰ মুখাশিল্প মূলতঃ নাট্যাভিনয়, ভাওনা আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত। বিশেষকৈ মাজুলীৰ সত্ৰসমূহত মুখাশিল্পৰ বিকাশ আৰু প্ৰসাৰ ঘটিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰৱৰ্তিত ভাওনা পৰম্পৰাত বিভিন্ন পৌৰাণিক চৰিত্ৰক বাস্তৱত উপস্থাপন কৰিবলৈ মুখাৰ ব্যৱহাৰ আৰম্ভ হৈছিল। ৰাৱণ, নৰসিংহ, জটায়ু, কংস, পুতনা আদি চৰিত্ৰৰ অভিনয়ত মুখাৰ ব্যৱহাৰে নাটকসমূহক অধিক আকৰ্ষণীয় কৰি তোলে। মুখাশিল্পৰ ইতিহাস। মুখাশিল্পৰ ইতিহাস প্ৰায় 500 বছৰৰো অধিক পুৰণি। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাট আৰু ভাওনাৰ সূচনা কৰিছিল। সেই নাটকসমূহত দেৱ, দানৱ, পশু পক্ষী আদিৰ ৰূপ প্ৰদৰ্শন কৰিবলৈ মুখাৰ প্ৰয়োজন হৈছিল। সময়ে সময়ে এই কলাৰ বিকাশ ঘটিবলৈ ধৰে আৰু মাজুলীৰ বিভিন্ন সত্ৰসমূহত মুখা নিৰ্মাণৰ এক বিশেষ ধাৰা গঢ় লৈ উঠিল। বিশেষকৈ চামগুৰি সত্ৰৰ মুখাশিল্পৰ বাবে বিশ্বজুৰি পৰিচিত। ইয়াত প্ৰজন্মৰ পাছত প্ৰজন্ম শিল্পীয়ে এই কলাক জীয়াই ৰাখিছে। মুখা নিৰ্মাণ প্ৰক্ৰিয়া। আমৈসকল, এতিয়া জানো আহক মুখা কেনেকৈ তৈয়াৰ কৰা হয়। মুখা নিৰ্মাণৰ বাবে সাধাৰণতে বাঁহ, বেত, মাটি, কাপোৰ, গোবৰ আৰু প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হয়। প্ৰথমতে বাঁহ আৰু বেতেৰে এটা সাজ তৈয়াৰ কৰা হয়। তাৰ পাছত মাটিৰে আকৃতি দিয়া হয়। আকৃতি সম্পূৰ্ণ হোৱাৰ পাছত কাপোৰৰ স্তৰ লগাই শক্তিশালী কৰা হয়। শুকাই যোৱাৰ পিছত মুখাখনত ৰং কৰা হয়। শিল্পীয়ে অত্যন্ত নিখুঁতভাৱে চকু, নাক, মুখ, দাঁত আদি অংশ অংকন কৰে। কেতিয়াবা চৰিত্ৰৰ প্ৰয়োজন অনুসাৰে চুলি, দাড়ি বা মুকুটো সংযোগ কৰা হয়। এটি সুন্দৰ মুখা তৈয়াৰ কৰিবলৈ কেইবাদিনো সময় লাগিব পাৰে। মুখাসমূহ বিভিন্ন প্ৰকাৰৰ থাকে। সেই মুখাসমূহক 3টা ভাগত ভাগ কৰা হয়। প্ৰথমৰ ভাগটো হৈছে মূৰ মুখা, য'ত কেৱল মুখখন থাকে। লুটকৰি মুখা, য'ত মূৰ আৰু ডিঙিৰ অংশ আৱৰি ৰাখে। আৰু 3 নম্বৰৰ অংশটো হৈছে সম্পূৰ্ণ শৰীৰৰ মুখা, য'ত সমগ্ৰ দেহৰ আকৃতি মুখৰ সৈতে সংযোগ থাকে। সেই মুখাসমূহ নাট্যাভিনয়ৰ সময়ত চৰিত্ৰৰ অধিক জীৱন্ত ৰূপ প্ৰদান কৰে। মাজুলী আৰু মুখাশিল্প। মাজুলী বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ হিচাপে পৰিচিত। এই মাজুলীয়ে অসমৰ মুখাশিল্পৰ প্ৰধান কেন্দ্ৰ। চামগুৰি সত্ৰৰ শিল্পীসকলে দেশ বিদেশত এই কলাৰ পৰিচয় দাঙি ধৰিছে। বিশেষকৈ শিল্পীগুৰু হেমচন্দ্ৰ গোস্বামী আৰু তেওঁৰ পৰৱৰ্তী প্ৰজন্মই এই কলাক নতুন উচ্চতালৈ লৈ গৈছে। আজিকালি মুখাশিল্প কেৱল ভাওনাতে সীমাবদ্ধ নহয়, ই অসমৰ পৰ্যটন, হস্তশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰো অংশ হৈ পৰিছে। মুখাশিল্পই অসমৰ লোক সংস্কৃতিৰ গভীৰতা প্ৰকাশ কৰে। ই অসমৰ পৌৰাণিক কাহিনী, ধৰ্মীয় মূল্যবোধ আৰু সামাজিক ঐতিহ্যক নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যায়। মুখাৰ জৰিয়তে শিল্পীয়ে চৰিত্ৰসমূহক জীৱন্ত ৰূপ দিয়ে। ইয়াৰ ফলত দৰ্শকে নাটকৰ ঘটনাৱলী অধিক বাস্তৱসন্মতভাৱে অনুভৱ কৰিব পাৰে। বৰ্তমান যুগত আধুনিক প্ৰযুক্তিৰ প্ৰভাৱ বৃদ্ধি পালেও মুখাশিল্পৰ জনপ্ৰিয়তা কমি যোৱা নাই। বৰঞ্চ বিভিন্ন সাংস্কৃতিক মেলা, প্ৰদৰ্শনী আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত অসমৰ মুখাশিল্পই বিশেষ স্থান লাভ কৰিছে। পৰ্যটকসকলেও স্মৃতিচিহ্ন হিচাপে ক্ষুদ্ৰ মুখাসমূহ সংগ্ৰহ কৰে। তথাপিও কেঁচামালৰ মূল্যবৃদ্ধি, নতুন প্ৰজন্মৰ অনাগ্ৰহ আৰু আৰ্থিক অসুবিধাৰ দৰে কিছুমান প্ৰত্যাহ্বান আজিও বিদ্যমান। এই মূল্যৱান ঐতিহ্য সংৰক্ষণ কৰাৰ আমাৰ সকলোৰে দায়িত্ব। বিদ্যালয়, মহাবিদ্যালয় আৰু সাংস্কৃতিক প্ৰতিষ্ঠানসমূহে মুখাশিল্পৰ ওপৰত অধিক সচেতনতা বৃদ্ধি কৰিব লাগে। যুৱ প্ৰজন্মক এই কলাৰ প্ৰতি আগ্ৰহী কৰি তোলা অতি প্ৰয়োজন। যদি আমি আমাৰ ঐতিহ্যক সন্মান আৰু সংৰক্ষণ কৰোঁ, তেন্তে মুখাশিল্প আগন্তুক শতাব্দীটো সমানভাৱে উজ্বলি থাকিব। আমৈসকল, আজিৰ অনুষ্ঠানত আমি আলোচনা কৰিলোঁ অসমৰ মুখাশিল্পৰ বিষয়ে। আহকচোন এইখিনিতে কেইটিমান বৰগীত শুনি লওঁ।

বৰগীত কেইটি শুনি নিশ্চয় ভাল পালে আমৈসকল। এতিয়া সময় হল অনুষ্ঠান সামৰাৰ। মই তৃষ্ণা ভৰদ্বাজে আপোনালোকৰ পৰা বিদায় লৈছো। নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কাইলৈ দিনৰ 10 বজাত প্ৰচাৰ কৰা হ'ব কামপুৰৰ অঞ্জলি শইকীয়া আৰু বিৰণী শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ।

0: মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজী বিষয়ৰ পাঠ আছে। আজি তোমালোকৰ পাঠ্যপুথিৰ লেটাৰ টু গড শীৰ্ষক পাঠটি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে গুৱাহাটীৰ দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মনীষা ৰাজখোৱাই। তোমালোকে শুনাচোন।
1: হেল্ল' ষ্টুডেণ্টছ, টুডে উইল ডিছকাছ দ্য ফাৰ্ষ্ট ইংলিছ চেপ্টাৰ অফ ক্লাছ টেন, আ লেটাৰ টু গড বাই জি এল ফেণ্টিছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ প্ৰথম পাঠটি আলোচনা কৰিম, আ লেটাৰ টু গড বাই জি এল ফেণ্টিছ। চ' চিলড্ৰেন, জাষ্ট ইমেজিন ইউ আৰ ইন এ চিটুৱেশ্যন ৱেৰ এভৰিথিং ইজ ৰিমড, ইয়ৰ হোম, ইয়ৰ ফোন, ইয়ৰ ফেমিলি, and you have no one to help you. In such a situation, what would be your last help? Exactly, God, isn't it? Bhagavan, hoine? Today in this lesson, a letter to God, we are meeting Lancho, a simple farmer whose faith was rock solid. That when nature destroyed his world, he didn't cry. Instead, he sat down to write a letter to God. But did the letter reach God? And how did God react? All these answers we'll get as we go ahead with the lesson.

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। ছয় বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত বিশেষ কাৰ্যসূচী গ্ৰহণ, ৰাজ্যত সমাগত নীট পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়াসকলৰ প্ৰতি বিশেষ নিৰ্দেশনা, সুন্দৰৰ পূজাৰী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে পৰ্টুগালৰ অভিযান আৰম্ভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাগৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনী আয়োজন কৰা হয়। প্ৰদৰ্শনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ আঁচনি, উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত সবিশেষ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় গুপ্তাকে ধৰি ভালেমান নেতা কৰ্মী উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া শাসনকালৰ সফলতাক লৈ আজি পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত 21 জুনলৈ বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাই এই প্ৰদৰ্শনী মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ 12 বছৰীয়া কাৰ্যকালৰ সফলতাৰ খতিয়ান দাঙি ধৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগ তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত জিলা পুথিভঁৰালত এই উপলক্ষে জৈৱিক খেতিৰ সন্দৰ্ভত বিশেষ কৰ্মশালা আৰু বীজ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে উপস্থিত থাকি কৃষকসকলক প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি 12 গৰাকী যোগ্য হিতাধিকাৰী কৃষকক শালি ধানৰ বীজ আৰু তিলৰ বীজ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ খাৰিফ বতৰৰ বীমাকৰণ প্ৰক্ৰিয়াও মুকলি কৰা হয়। সিৰভূমি জিলাৰ আকবৰপুৰত প্ৰাকৃতিক আৰু জৈৱিক কৃষি বিষয়ক এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতিগৰাকীয়ে ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি প্ৰাকৃতিক আৰু জৈৱিক কৃষি পদ্ধতিত মনোনিৱেশ কৰিবলৈ কৃষকসকলক আহ্বান জনায়। ধেমাজি পৌৰসভাৰ উদ্যোগত আৰু বিজেপিৰ ধেমাজি নগৰ মণ্ডলৰ সহযোগত আজি 12 বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ভালেমান ব্যক্তি উপস্থিত থাকে। বৰপেটা জিলাত বিজেপিৰ কৃষক মৰ্চাৰ সহযোগত আয়োজিত কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত উপস্থিত থাকি শ্ৰীদাসে কয় যে 2047 চনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ স্বপ্ন বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত কৃষকসকলক বছৰত একাধিক খেতি কৰিবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমাগত নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষ সামৰি অনুষ্ঠিত এখন বৈঠকত আজি অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত কোনোধৰণৰ অনীতি বা অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে 2 তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে 144 ধাৰা জাৰি কৰা হ'ব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটো যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন অবৈধভাৱে ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। সকলো পৰীক্ষা কেন্দ্ৰতে CCTVৰ দ্বাৰা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। আনহাতে ৰাজ্য স্বচ্ছৰ নিকা প্ৰক্ৰিয়াৰ নীটৰ পুনৰ পৰীক্ষা পৰিচালনা কৰিবলৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সভাপতিত্বত কালি অনুষ্ঠিত বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী, নিৰীক্ষক, বিষয়া কৰ্মচাৰীকে ধৰি সকলোৰে বাবে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ষ্ট্ৰংৰুম আৰু পৰীক্ষা কেন্দ্ৰসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰ বহীসমূহ নিৰাপদে প্ৰেৰণ নকৰালৈকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। ৰূপান্তৰহে জগত ধুনীয়া কৰে বুলি ভৱিষ্যমুখী সমাজ নিৰ্মাণৰ পণ লোৱা সুন্দৰ পূজাৰী ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা, গীতনাথ কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা ৰূপকোঁৱৰ সব্যসাচী শিল্পী আছিল। 1903 চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহবাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত মাত সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোককে আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰ সাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক উপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমৰ কলা সংস্কৃতি, সাহিত্য, সংগীত আৰু চলচ্চিত্ৰ ক্ষেত্ৰলৈ শিল্পীগৰাকী আগবঢ়াই যোৱা অনন্য বৰঙণিয়ে অসমীয়া জাতিৰ আত্মপৰিচয়ক অধিক শক্তিশালী কৰাৰ লগতে সমাজত ঐক্য, সম্প্ৰীতি আৰু মানৱতাৰ মহান বাৰ্তাক প্ৰসাৰিত কৰিছে বুলি মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা অনুবাদক গীতা উপাধ্যায়ক 2026-27 বৰ্ষৰ সতী সাধনী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। সমাগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি চৰকাৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ এই ৰাজ্যিক বঁটাসমূহ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। 1939 চনৰ 14 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা গীতা উপাধ্যায় হৈছে ৰাজ্যৰ গোৰ্খা সম্প্ৰদায়ৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা। সাহিত্যৰ শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক 2025 চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰা হৈছে। যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ বিধায়ক বিকাশ শইকীয়াই সমষ্টিটোৰ ককিলা, নিমাতী, গোহাঁইগাঁও, ককিলামুখ, 2 নম্বৰ মিচিংগাঁওলৈকে বৃহৎ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি স্থানীয় জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শন কালত কাৰ্যবাহী অভিযন্তাকে ধৰি বিভাগীয় বিষয়ববীয়া আৰু বিভিন্ন লোক উপস্থিত থাকে। খহনীয়া প্ৰতিৰোধ আৰু স্থায়ী সমাধানৰ বাবে বিষয়ববীয়াৰ সৈতে তেওঁ আলোচনা কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে আজি মন্ত্ৰিত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল পৰিদৰ্শন কৰে। বিগত 10 বছৰত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। সদ্যহতে হস্পিতালখনত 3,200ৰো অধিক বহিৰোগ চিকিৎসা বিভাগৰ সুবিধা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে

0: বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল ৰাজ্যৰ এখন আশাৰী স্বাস্থ্যসেৱা কেন্দ্ৰত পৰিণত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তত চিকিৎসা ব্যৱস্থা পৰ্যায়ক্ৰমে ত্বৰান্বিত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সমাগত দিনসমূহত এই চিকিৎসালয়খনত ৰোগীৰ সংখ্যা হ্ৰাস হলে গুৰুতৰ ৰোগীগ্ৰস্তসকলক অতি সুবিধা দিব পৰা যাব।
1: জি এম চিত যোৱা 10 বছৰত নতুন নতুন বহুত হস্পিটেল হ'ল। জি এম চি যিটো মূল হস্পিটেল আছে তাৰো নতুন কনষ্ট্ৰাকশ্যন আৰম্ভ কৰা হৈছে। অসমৰ এটা প্ৰিমিয়াৰ হেলথ ইনষ্টিটিউট বুলি ক'ব পাৰি। প্ৰায় 3200ৰো অধিক অ পি ডি দিল্লী হৈ আছে। মই ভাবোঁ এইটো এটা ৰেকৰ্ড বুলি ক'ব লাগিব। অহা দিনবোৰত পেৰিফেৰীত চুবুৰীয়া অঞ্চলত চিকিৎসা ব্যৱস্থা ভাল হ'লে ইয়াত প্ৰেছাৰটো অলপ কমিব আৰু ক্ৰিটিকেল পেচেণ্টবিলাকক আমি আৰু বেছি সুবিধা দিব পাৰিম বুলি মই ভাবোঁ। প্ৰেছাৰ যিমান বেছি বিল্ট আপ হয় কোৱালিটিটো ইমান ইমান কমি কমি যাই থাকে। চ' অহা দিনবোৰত
0: জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক হোৱা অঞ্চলসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জনসাধাৰণক যাৱতীয় সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাই তেওঁ কয় যে চৰকাৰৰ তৰফৰ পৰা জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জনসাধাৰণক সুৰক্ষিত ৰাখিবলৈ উপলব্ধ সকলো প্ৰতিষেধকৰ ব্যৱস্থা চৰকাৰে কৰি আহিছে বুলি তেওঁ মত প্ৰকাশ কৰে। ৰাভা আছাং স্বায়ত্তশাসিত পৰিষদৰ আওতাৰ বাহিৰত বসবাস কৰা ৰাভা সম্প্ৰদায় লোকসকলৰ উন্নয়ন তথা কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে নৱগঠিত ৰাভা উন্নয়ন পৰিষদৰ সদস্যসকলে আজি শপত গ্ৰহণ কৰে। ভৈয়াম জনজাতীয় পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। নিখিল ৰাভা ছাত্ৰ সংগঠনৰ সভাপতি তথা সাধাৰণ সচিবৰ উপস্থিতিত ভৈয়াম জনজাতীয় পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীমতী সুষমা হাজৰিকাই পৰিষদৰ অন্যান্য সদস্যসকলৰ লগতে অধ্যক্ষ আৰু উপাধ্যক্ষসকলক শপত বাক্য পাঠ কৰোৱায়। অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী অতুল বৰা প্ৰমুখ্যে ৰাজ্যৰ এটা প্ৰতিনিধিৰ দলে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অৰুণাচলৰ ইটানগৰত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত আঞ্চলিক সহযোগিতা তথা দুয়োখন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থজড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত পৰ্তুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। একেদৰে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথম খেলত অংশ ল'ব। আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াই জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাইও প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 12 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত বিশেষ কাৰ্যসূচী গ্ৰহণ। সমাগত নেট পৰীক্ষা স্বচ্ছ নিকাভাৱে অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়াসকলৰ প্ৰতি বিশেষ নিৰ্দেশনা। সুন্দৰ পূজাৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে পৰ্তুগালৰ অভিযান আৰম্ভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।
2: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান কৃষকবাণীৰ পুনৰ সম্প্ৰচাৰ।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষকবাণী। অনুষ্ঠানৰ আৰম্ভণিতে আজি আপোনালোকক শুনাবলৈ লৈছোঁ মানবিশিষ্ট খাদ্য প্ৰস্তুতকৰণ আৰু সংৰক্ষণ শীৰ্ষক এটি আলোচনা। ইয়াত আমাৰ লগত ভাগ লৈছে তেজপুৰস্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কনিষ্ঠ অভিযন্তা লৱদীপ কলিতাই। আজি আমি যিটো বিষয় আলোচনা কৰিবলৈ লৈছোঁ সেইটো আচলতে নতুন বিষয় নহয়। আমি খোৱা যিবোৰ খাদ্য, সেই খাদ্যবোৰৰ যিবোৰ মান থাকে, সেই মানবোৰ উন্নত হ'লে সেই খাদ্যৰ পৰা আমি পোৱা যিবোৰ মৌল থাকে, সেই মৌলবিলাকৰ মান উন্নত হ'লে এটা পৰিপুষ্টিজনিত খাদ্য আমি খাইছোঁ বুলি ভাবিব পাৰোঁ। আৰু সেই খাদ্যবোৰ যদি আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে সিয়ে আমাৰ কাৰণে বহুত সুবিধাজনক হৈ পৰে। এতিয়া কোনবোৰ খাদ্যনো মানবিশিষ্ট বা খাদ্যবোৰকনো আমি কি ধৰণেৰে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ এইটো এটা বৰ জৰুৰী কথা বা প্ৰয়োজনীয় কথা। এই গোটেই কথাখিনি আমি পাতিবৰ কাৰণে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰস্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কনিষ্ঠ অভিযন্তা লৱদীপ কলিতা ডাঙৰীয়াক।
1: নমস্কাৰ।
0: নমস্কাৰ। পোনপ্ৰথমেই মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে কোৱাৰ দৰেই এই কৃষিভিত্তিক অনুষ্ঠানটোত কৃষিৰ সম্পৰ্কত বিভিন্ন ধৰণৰ কথা আমি সদায় আলোচনা কৰি থাকোঁ। আজি আপোনাৰ পৰা আমি শুনিম মানবিশিষ্ট খাদ্যনো কি বা খাদ্যক মানবিশিষ্ট কিদৰে কৰিব পাৰি, ইয়াক সংৰক্ষণ কেনেকৈ কৰিব পাৰি, ইয়াৰ লাভালাভ আছেনে নাই বা ইয়াৰ পৰা কিবা ক্ষতি হয় নেকি, এই গোটেইবোৰ কথা। তেতিয়াহ'লে পোনপ্ৰথমেই মই আপোনাৰ পৰা জানি লওঁ মানবিশিষ্ট খাদ্য বুলি ক'লে আমি কি বুজি পাওঁ।
1: এতিয়া খাদ্য বুলি কোৱাৰ লগে লগে তাত যদি আমাৰ দৰকাৰী মৌলসমূহ নাথাকে
0: হয়
1: তেতিয়াহ'লে সেই খাদ্যটো আমি মানবিশিষ্ট বুলি ক'ব নোৱাৰোঁ। কিন্তু আজিৰ যুগত যিবিলাক হাইলি প্ৰচেছড ফুড তাত মানবিশিষ্ট শব্দটোৰ প্ৰয়োজনীয়তা খুব কমিয়ে গৈছে। তাত মৌলৰ ওপৰত মানুহৰ কোনো হেৰি নাই, মানে গুৰুত্বটো নাইকিয়া হৈ গৈছে। তাকে মানবিশিষ্ট খাদ্য বুলি ক'লে আমি চিন্তা কৰিব লাগিব যে সেই খাদ্যটোত যিখিনি মৌল থাকিব লাগে সেই মৌলখিনি আছেনে নাই, আৰু সেই মৌলখিনি আমাৰ শৰীৰে পাবলৈ হ'লে তাক আমি যেনেকৈ গ্ৰহণ কৰিব লাগে তেনেকৈ আমি গ্ৰহণ কৰিছোঁ নে নাই।
0: সাধাৰণতে খাদ্য এটাততো মানটো থাকেই,
1: থাকে,
0: কিন্তু সেই খাদ্যটোৱে আমাৰ দেহৰ কাৰণে কিমান উপকাৰী
1: হয়,
0: আমাৰ দেহৰ লাভ কৰিব পৰাকৈ সেই খাদ্যটোত মানটো আছে নে নাই, বা আমি তাক আপুনি কোৱাৰ লেখিয়াকৈ গ্ৰহণ কৰিব পাৰিছোঁ নে নাই। যদি আমাৰ প্ৰয়োজন হোৱাকৈ বা আমাৰ লাভ হোৱাকৈ গ্ৰহণ কৰিব পাৰিছোঁ তেতিয়াহ'লে সেই খাদ্যটোৱে আমাৰ কাৰণে ভাল বা মানবিশিষ্ট নে বাৰু। আমি এতিয়া বৰ্তমান সময়ত দেখোঁ সাধাৰণতে আমি কিছুমান খাদ্য পোনপটীয়াকৈ খাওঁ। পোনপটীয়াকৈ খাওঁ মানে অৰ্থটো মই এইটো ক'ব খুজিছোঁ, যেনেকৈ ধৰক আমি ধান খেতি কৰোঁ, ধান খেতি কৰিলে ধান হৈ গ'ল, তাৰ পৰা আমি চাউল উলিয়াই পেলাই পোনপটীয়াকৈ খালোঁ। আকৌ সেই একেটা চাউলেই আমি পেকেট কৰি পেলাই বহুদিনলৈ ৰাখিব পাৰোঁ বা তাক আমি ৰপ্তানি কৰি পঠাব পাৰোঁ, নতুবা আমি কেতিয়াবা আমদানি কৰি আনিও সেই চাউলটো আমি খাব পাৰোঁ। এই যে যিটো পেকেট কৰি আনা বা ৰাখি থোৱা যিটো ব্যৱস্থা, এনেকুৱা ব্যৱস্থাৰ মাজলৈ যাওঁতে কেতিয়াবা যিসকল উৎপাদক আছে তেওঁলোকে ভাবে যে এই খাদ্যটো আমি আৰু বেছি ভাল কৰিব লাগে, যিটোক আমি ফৰ্টিফাইড কৰা বুলি কওঁ। এতিয়া মই আপোনাৰ পৰা জানিব খুজিছোঁ যে মানবিশিষ্ট কৰিবৰ কাৰণে কি কৰিব লাগে বা কোনবোৰ খাদ্যক মানবিশিষ্ট কৰা যায় বা কিয় কৰা যায়, এই গোটেইখিনি কথা।
1: এতিয়া আমি দৈনন্দিন যিখিনি আহাৰ গ্ৰহণ কৰোঁ, আমি অসমীয়া মানুহ হিচাপে আমি চাউলটোৰ ওপৰত বেছি গুৰুত্ব দিওঁ
0: হয়,
1: তাৰ লগতে শাক চব্জিও আমি গ্ৰহণ কৰোঁ বা গাখীৰ গ্ৰহণ কৰোঁ। কিন্তু এতিয়া ধৰি লওক আমাৰ মানুহখিনিয়ে, বিশেষকৈ অসমৰ বা অসমীয়া মানুহখিনিয়ে, আমাৰ মেইন খাদ্যটোৱে হৈছে চাউল,
0: ভাত,
1: ভাত
0: হয়।
1: তে ভাত বুলি খাবলৈ যাওঁতে তাত মেইনলি আপোনাৰ কাৰ্বহাইড্ৰেটছেই থাকে। কিন্তু আমাৰ খাদ্য এই চাউলটোৰ লগত যিখিনি আমি খাব লাগে, দালি খাব লাগে বা চব্জি খাব লাগে, যেনেকৈ নহওক আমি যিখিনি মৌল ল'ব লাগে তাত আমি আইৰণ পাব লাগে, কেলছিয়াম পাব লাগে, প্ৰটিন পাব লাগে। কিন্তু সেই চাউলত বাকীখিনি মৌল অলপ কম থাকে। তেনে ক্ষেত্ৰত চৰকাৰে কিছুমান মানে আপোনাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন বান্ধি দিছে। তো চাউলৰ ক্ষেত্ৰত ফৰ্টিফাইড ৰাইচ বুলি কয়, তাত বিশেষকৈ আইৰণটো সংযোজন কৰা যায়। তে সেই আইৰণটো তাত সংযোজন কৰা মানে চাউলত কাৰ্বহাইড্ৰেটটো থাকেই, খুব কম পৰিমাণে প্ৰটিন থাকিব, কিন্তু আইৰণটো নাথাকে ইন জেনেৰেল। কিন্তু সেই চাউলটো যেতিয়া আইৰণটো ফৰ্টিফাইড কৰি দিয়ে তেতিয়া মানুহে আমাৰ মানুহখিনিয়ে যেতিয়া চাউলটোক ভাত হিচাপে গ্ৰহণ কৰিব তাত আইৰণৰ পৰিমাণটো আমাৰ শৰীৰে পাই যাব
0: উপৰুৱাকৈ পাই যায় আচলতে চৰকাৰে বহু সময়ত এই কথাবিলাকৰ ওপৰত নজৰ ৰাখে আৰু তেওঁলোকে কিছুমান চেঞ্চাছ কৰে জানে বাৰু তাত কৰি পেলাই আমাৰ সমগ্ৰ ভাৰততে যেতিয়া গম পায় যে ভিটামিন এ বা ভিটামিন বি কোনোবা এটা বস্তু বা আইৰণ এনেকুৱা এটা বস্তুৰ যিটো মৌলৰ সামগ্ৰিকভাৱে মানুহৰ মাজত কম সকলো যদি আমি গড় হিচাপে চাবলৈ যাওঁ তেতিয়াহ'লে সেই উপাদানটো আমাৰ সামগ্ৰিকভাৱে মানুহৰ মাজত কম আছে তেতিয়াহ'লেই চাগে চৰকাৰে সেইটো নিৰ্ধাৰণ কৰি লয় বা ভাবি লয় যে এই বস্তুটো যদি কিবা ধৰণেৰে আমি সকলো মানুহৰ শৰীৰত লৈ যাব পাৰোঁ বা দিব পাৰোঁ তেতিয়াহ'লে ভাল হ'ব
1: মানে সময়ৰ লগত আমাৰ খাদ্যৰ অভ্যাসটো সলনি হৈ গৈছে
0: হয়
1: সলনিটোৰ কাৰণেহে একচুৱেলি আমি সেই ডেফিচিয়েঞ্চিটোত ভুগিছোঁ
0: হয়
1: আমাৰ আজোককাসকলে বা আমাৰ দুটা বা তিনিটা আগৰ যিটো প্ৰজন্ম তেওঁলোকৰ

0: লগত সেইটো হোৱা নাছিলে,
1: নাছিলে নাছিলে, কাৰণ আমি যিবিলাক আমাৰ কেঁচা শাক পাচলি
0: হয়
1: যিবিলাকত আইৰণটো বেছিকৈ আছিলে,
0: হয়
1: আমি কলডিল বুলিয়ে কওঁ বা যিকোনো তেনেকুৱা চেক লগা যিবিলাক খাদ্য আছে, নহয়নে বাৰু, যিবিলাকৰ দাগ লাগে সাধাৰণতে,
0: পালেং আছিলে,
1: পালেং আছে,
0: আমাৰ ছোৱালীয়ে পালেং নাখায়
1: নাখায়, গতিকে সেইকাৰণে সেইবিলাক আমি ক'ব গ'লে প্ৰাকৃতিকভাৱে আমি পাই আছিলোঁ। কিন্তু এতিয়া সেই প্ৰাকৃতিক উৎসবিলাক যিহেতু আমাৰ পৰা কমি গৈছে বা আমি সেইটো নিজা নিজাকৈ বাদ দিবলৈ লৈছোঁ, গতিকে সেইধৰণে আমি যিটো ফৰ্টিফাইড বা পিছত যিটো গুণগত মানদণ্ড উন্নত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ মাজলৈ আমি যাব লগা হৈছে। আপুনি ক'লে যে চাউলত কৰে, হয়নে? আৰু আৰু আমি এটা দেখোঁ যে হেৰি আমাৰ তেলৰ পেকেটবিলাক, যিবিলাক মিঠাতেলৰ পেকেট, তাতো কিন্তু লিখি থোৱা থাকে অমুক প্লাছ, অমুক প্লাছ,
0: অমেগা ফেটি এচিড থাকে,
1: তেনেকৈ লিখি থোৱা থাকে, হয়নে? আকৌ আমি ধৰক নিমখত দেখোঁ
0: আয়োডিন থাকে,
1: আয়োডিন থাকে, এনেকৈ লিখি থোৱা থাকে, সকলোতে কৰা হয়নে আচলতে কোনবিলাকত কৰা হয়?
0: প্ৰচেছ ফুডতে কৰা হয়।
1: হয়,
0: এতিয়া ধৰি লওক গাখীৰতো কৰা হয়।
1: হয় হয়,
0: জেনেৰেলি আমি এটা কথা জানো যে গাখীৰত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকিব লাগে, আমি যিমানখিনি জানো, কিন্তু সেই কেলছিয়ামৰ পৰিমাণটো আমাৰ থলুৱাভাৱে যিখিনি উৎপাদিত গাখীৰ, আমাৰ ঘৰত যিখিনি গাখীৰ আমি পাওঁ সেইখিনিত যিমানটো পৰিমাণে থাকিব, যিখিনি পেষ্টৰাইজড মিল্ক, যিখিনি পেকেটত অহা গাখীৰ, সেইখিনিত কম থাকিব। কাম কম থকাৰ কাৰণটো হৈছে তেওঁলোকে এটা ব্যৱসায়িক ভিত্তিত কামটো কৰে।
1: হয়,
0: তেওঁলোকে বহুতখিনি কৃষকৰ পৰা বা গোপালকৰ পৰাই হওক তেওঁলোকে গাখীৰখিনি কালেকশ্যন কৰিব, কৰাৰ পিছত তেওঁলোকে সেইখিনিক এটা নিৰ্দিষ্ট মানদণ্ডত তাক আপোনাৰ তাত থকা ফেট হওক, SNF হওক, কেলছিয়াম হওক, সিহঁতে এটা জেনেৰেলাইজ ষ্টেণ্ডাৰ্ডলৈ লৈ যায়,
1: লৈ যায়,
0: যিখিনি গাখীৰত বেছি ফেট আছে তাহাঁত তাৰ পৰা ফেটটো উলিয়াই লয়, ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব, বিক্ৰীও কৰিব তেওঁলোকে ক্ৰীম হিচাপে বা দৈ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব। তে তাৰ পৰা কি হয়, যেতিয়া সেই গাখীৰখিনি ডাইৰেক্টলি আমি সেই ইণ্ডাষ্ট্ৰীসকলে পেকেট কৰিব নোৱাৰে, তাক আমি এটা প্ৰচেছ কৰিব লাগে, যি প্ৰচেছটোৰ নাম হৈছে পেষ্টৰাইজেশ্যন। তে পেষ্টৰাইজেশ্যন প্ৰচেছটোত কি হয়, গাখীৰখিনি খুব কম সময়ত গৰম কৰা হয়,
1: মানে খুব ছেকেণ্ডৰ ভিতৰত,
0: খুব ছেকেণ্ড, খুব কম সময়ত, মানে উইদিন 15-30 seconds ভিতৰত আপোনাক একদম 72 degrees উতলালে লৈ যোৱা,
1: লৈ যোৱা হয়,
0: লৈ যোৱাৰ পিছতেই তাক আকৌ 4 degrees বা 4.5 degrees চেলছিয়াছলৈ ইনষ্টেণ্টলি তাক কুলিং কৰা,
1: ইনষ্টেণ্টলি লৈ যোৱা হয়, একদম লগে লগে,
0: লগে লগে, সেইটো হিট ট্ৰেন্সফাৰ মেকানিজমটো থ্ৰুদি হয়। তে সেইটোৰ ক্ষেত্ৰত কি হয়, তাত যিখিনি আমাৰ মৌল প্ৰাকৃতিকভাৱে থাকিব লাগিছিল বা যিখিনি বেক্টেৰিয়া তাত থকা হ'লে সেই গাখীৰখিনি কাইলৈ
1: গাখীৰ হৈ থাকিলে,
0: গাখীৰ হৈ থাকিলহেঁতেন ক'ব গ'লে, সি একচুৱেলি সেইটো মানে মানদণ্ডটোত নাথাকে,
1: হেৰুৱাই পেলায়,
0: হেৰুৱাই পেলায়,
1: হেৰুৱাই পেলায়। এতিয়া এতিয়া আপুনি এটা কথা মোক জনাওকচোন, যেনেকৈ ধৰক এতিয়া আমি আমাৰ ঘৰত যিটো গাখীৰ আছে, এতিয়া গাখীৰ যেতিয়া আমি থৈ দিওঁ, গাখীৰৰ এটা ধৰ্ম আছে যে গাখীৰ থৈ দিলে সি দৈ হৈ যায়,
0: দৈ হয়।
1: আমি সৰুৰ পৰা শুনি আহিছোঁ যে তাত এটা লেক্টোবেচিলাছ নামৰ এটা বেক্টেৰিয়া থাকে আৰু সেই বেক্টেৰিয়াটো ভাল বেক্টেৰিয়া,
0: ভাল,
1: আৰু সি গাখীৰত থকাৰ কাৰণে সি গাখীৰটোক দৈ কৰি দিয়ে আৰু সেই দৈটো যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ শৰীৰৰ কাৰণেও বহু ক্ষেত্ৰত ভাল বুলি আমি শুনি আহিছোঁ। এতিয়া আমি যিবোৰ গাখীৰ বৰ্তমান সময়ত পেকেট হিচাপে পাওঁ বা বিভিন্ন ধৰণৰ প্লাষ্টিক পেকেটৰ ভিতৰত আহে বা টেট্ৰা পেকেট যিটো কৰে সেইধৰণে আহে, যিটো মানে 4 মাহমানলৈকে চাগে সেইটো ৰাখিব পাৰে,
0: 6 মাহমানলৈকে
1: ৰাখিব পাৰে, গতিকে এই ধৰণৰ ব্যৱস্থাটোলৈ যেতিয়া লৈ যায় তেতিয়াহ'লে যিটো বস্তুৱে গাখীৰটোক দৈ কৰি পেলায়, তেওঁলোকৰ ভাষাত ধৰক বেয়া কৰি পেলায়, গতিকে সেই বস্তুটোকে যদি নাইকিয়া কৰি দিয়া যায় তেতিয়াহ'লে সি বেছি দিনলৈকে দৈ নোহোৱাকৈ থাকিব বা বেয়া নোহোৱাকৈ থাকিব, তেওঁলোকৰ মতে সেইটো ভাল গাখীৰ। আৰু কিন্তু প্ৰকৃতাৰ্থত আমি যিটো সেই ধৰণৰ গাখীৰ খাই আছোঁ সেইটো ভাল গাখীৰ নে, বা সেইটো আমি খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে উপযোগী নে, বা আমি গাখীৰ হিচাপে সেইটো খাই থাকিব পাৰোঁনে?
0: আমি যিখিনি পেষ্টৰাইজ মিল্ক বুলি যিটো আমি পাওঁ বজাৰত যিটো উপলব্ধ সেইটো আমি গ্ৰহণ কৰিব পাৰোঁ, সেইটো এনেকুৱা নহয় যে আমি খালে তাৰ পৰা
1: বিষাক্ত তেনেকুৱা
0: বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু তাত আমি যিটো আপুনি ক'লে লেক্টোবেচিলাছ বেক্টেৰিয়া, সেই লেক্টোবেচিলাছ বেক্টেৰিয়াটো তাত নাথাকে, সেইকাৰণে আমি যদি সেই পেষ্টৰাইজ মিল্কৰ যিটো গাখীৰৰ যিটো পেকেট, সেই পেকেটটো খুলি পেলাই যদি দৈ বনোৱাৰ প্ৰচেষ্টা কৰোঁ, দৈ নহয়গৈ তাত, সেই গাখীৰখিনিৰ এটা বেলেগ ধৰণৰ ষ্টেজলৈ গুচি যায়। তে সেই লেক্টোবেচিলাছ বেক্টেৰিয়াটো আমাৰ শৰীৰত প্ৰ'বায়'টিক হিচাপেহে দৰকাৰ একচুৱেলি। তে সেই সেই মৌলটো আমি নাপালোঁ তাৰমানে
1: নাপালোঁ হয়,
0: কিন্তু বাকী যিখিনি তাত কেচিন প্ৰটিন থাকিব লাগে বা যিটো ভাল ফেট থাকিব লাগে সেইখিনি পাইছোঁ। এতিয়া কোনোবা এটা বস্তু নাই পোৱা, কিন্তু তাৰ বিপৰীতে কিবা দুটা বস্তু পাইছোঁ
1: এতিয়া
0: সেই ক্ষেত্ৰত আমি সেই প্ৰডাক্টটোক আমি বেয়া বুলি কৈ দিব নোৱাৰোঁ, কিন্তু এটা পৰ্যায়ত আমি কিবা এটা বস্তু তাৰ পৰা কিন্তু হেৰুৱাইছোঁ
1: তাৰমানে সেইটো প্ৰাকৃতিক নহ'ল আৰু
0: নহ'ল
1: আৰু কিন্তু আমি তাক গ্ৰহণ কৰিব লাগিবই এনেকুৱা নিচিনা হৈ
0: পৰিছে
1: হৈ লৈছে। আৰু এতিয়া ধৰক আমি গাখীৰ বুলি ক'লে সেইটোকে আমি প্ৰাধান্য দিয়াও হৈ গৈছোঁ
0: হয়,
1: গতিকে আমাৰো এইটো এটা বিড়ম্বনা। এইটো হয়তো এইটোৰ কাৰণেই হ'ব পাৰে যে আমাৰ ইয়াত যিবোৰ কৃষক আছে সেই কৃষকসকলে আমাৰ প্ৰয়োজনীয় যিটো গাখীৰ সেই গাখীৰটো আমি উৎপাদন কৰিব পৰা নাই।
0: হয়, মানে উৎপাদন কৰিব পাৰিলেও তাক একচুৱেলি বিতৰণ কৰাৰ ব্যৱস্থাটো একচুৱেলি নাই আমাৰ হাতত
1: নাই।
0: ধৰি ল'লোঁ আমাৰ নগাঁও জিলাখনত যিমানখিনি গাখীৰৰ দৰকাৰ হয় প্ৰতিদিনে, ধৰি ল'লোঁ সেই গোটেইখিনি গাখীৰ আমাৰ ইয়াত থকা কৃষকে উৎপাদন কৰিছে, কিন্তু উৎপাদন কৰিলেইতো নহ'ব, আমাৰ থলুৱা মানুহখিনিয়ে সেই গাখীৰখিনি কেনেকৈ উপলব্ধ হ'ব, তাৰ যিটো ছিষ্টেম থাকিব লাগে সেই ছিষ্টেমটোত কিবা এটা ক্ৰুটি নিশ্চয় আছে, যিটো কাৰণে আমি সেই পৰ্যায়লৈ যাবগৈ পৰা নাই। আৰু সেইটো পৰ্যায়লৈ যাবগৈ নোৱাৰাৰ কাৰণে কিছুমান বৃহৎ বৃহৎ ডাঙৰ ডাঙৰ কোম্পানীয়ে তাৰ এটা বেলেগ মুনাফা ল'ব বিচাৰিছে বা লৈছে।
1: আচলতে এতিয়া সেইটো আমি পোনপটীয়াকৈ মোৰ বোধেৰে আমি কোম্পানীটোকো আমি দোষ দিব
0: নোৱাৰোঁ, তেওঁলোকে ক'ব গ'লে এটা সুবিধাহে কৰি দিছে,
1: সুবিধাহে কৰি দিছে হয়নে। এতিয়া মই আজিৰ তাৰিখতে যদি মোক পটককৰে 10 লিটাৰ গাখীৰ লগা হ'ল তেওঁ ওচৰৰ মানুহ ঘৰততো 10 লিটাৰ গাখীৰ নাপাম, কিন্তু মই বজাৰলৈ গ'লে সেই 10 লিটাৰ গাখীৰৰ যিটো অভাৱ যিটো চাহিদা সেইটো মই পূৰাব পাৰিম। গতিকে সেইটো কোনোবা ক্ষেত্ৰত হয়তো ভালো হৈছে, কিন্তু আমি মানে যদি তাতকৈ প্ৰাকৃতিকভাৱে যদি গাখীৰটো আমি পালোহেঁতেন বা সেইটো যদি আমাৰ অঞ্চলত বা আমাৰ ঘৰত যদি উপলব্ধ হ'ল হয় তেতিয়াহ'লে তাতকৈ বেছি ভাল আছিলে।
0: সেইটো ক্ষেত্ৰত চৰকাৰেও বহুতখিনি কৰণীয় এতিয়াও আছে
1: হয়
0: কৰিবলগীয়া। এতিয়া আমাৰ চৰকাৰে কিছুমান ভাল পদক্ষেপ লৈছে, ধৰি লওক কৃষকৰ মাজত কৃষক উৎপাদক কোম্পানী হওক যিবিলাক FPC বুলি কয় বা FPO বুলি কয়, সেই FPOসকলকো অলপ একত্ৰিত কৰি তেওঁলোকৰ মাজত সেই সুবিধাখিনি যদি প্ৰদান কৰে তেওঁলোকে নিশ্চয় সেইটো লেভেলত কাম কৰিবলৈ আগ্ৰহী হ'ব চাগে।
1: মানে ক্ষুদ্ৰ ক্ষুদ্ৰ এটা কোম্পানী আৰু
0: সৰু
1: আমাৰ যিটো লিমিটেড কোম্পানীৰ
0: লিমিটেড কোম্পানীৰ যিটো ধাৰণা, কিন্তু সেইটো কৃষকৰ মাজৰ বস্তু,
1: কৃষকৰ মাজৰ বস্তু।
0: কিন্তু তাত কৃষক এজনে ঘপককৈ এটা কোম্পানী ৰান কৰিবৰ কাৰণে বা চলাবৰ কাৰণে যিমানখিনি দক্ষতা লাগে
1: সেইখিনি
0: সেই দক্ষতাখিনি কিন্তু প্ৰদান কৰিবলৈ যিটো সুবিধা দিব লাগিব সেইটো চৰকাৰে দিব লাগিব। কাৰণ এজন কৃষকক আপুনি এটা কোম্পানী ঘপককৈ চলাব দিলেই নহ'ব,
1: নহ'ব হয়,
0: কাৰণ তাত লিগেল ফৰ্মেলিটিজ বহুতখিনি মেইনটেইন কৰিবলগীয়া হয়,
1: থাকে
0: যিখিনি নাজানিলে খুব সম্ভৱ সেই কোম্পানীতে বহুত টকাৰ লোকচান খাব পাৰিব
1: হয়
0: খাবলগীয়া হ'ব পাৰে
1: হয়। আৰু আৰু আপুনি অকণমান আগতে আৰু এটা কথা কৈছিলে যে ধৰক যদি আমি গাখীৰৰ কথাটোকে যদি আমি ভাবি ল'লোঁ তেতিয়াহ'লে গাখীৰত সকলো গাখীৰতে একেধৰণৰ মৌলবিলাক নাথাকে, তাত কোনোবাটো কমাই থাকে কোনোবাটো বেছিকৈ থাকে, এতিয়া সেইখিনিওতো আমি সাধাৰণীকৃতকৰণ কৰিব লাগিব, একে কৰিব লাগিব, বেলেঞ্চ কৰিব লাগিব, সেইটো কৰিবৰ কাৰণেও এটা কাৰিকৰী কৌশল নিশ্চয়কৈ লাগিব,
0: আছে আছে
1: আছে, কিন্তু যদি আমি আমাৰ গাঁও পৰ্যায়ত যদি সেই কামখিনি কৰোঁ তেতিয়াহ'লে আমাৰ কৃষকসকল বা আমি যিসকলে সেই কামটো কৰিবলৈ আগুৱাই যাওঁ বা কৰোঁ সেইসকলো কিন্তু সেই জ্ঞানেৰে জ্ঞানী হৈ উঠিব লাগিব,
0: উঠিব লাগিব, তেওঁলোকক সেইমতে আমি ট্ৰেইনিং দিব লাগিব,
1: দিব লাগিব,
0: শিকাই বুজাই ল'ব লাগিব তেনেকুৱা ধৰণৰ।
1: আৰু তেতিয়া আমাৰ যিটো গ্ৰাম্য অৰ্থনীতি বুলি আমি কৈ আছোঁ সেই গ্ৰাম্য অৰ্থনীতিটো ভাল হ'ব, টনকিয়াল হ'ব, আৰু কৃষকৰ আয় দ্বিগুণীকৰণৰ যিটো ধাৰণা সেই ধাৰণাটো নিশ্চয় তেতিয়া
0: বাস্তৱত
1: আজিতকৈ বেছি ফলপ্ৰসূ হ'ব,
0: নিশ্চয়
1: হয়নে বাৰু। গতিকে এই কথাখিনি আমি আমাৰ কৃষকসকলকো আমি নিশ্চয়কৈ জনাবলৈ বিচাৰিছোঁ যে তেওঁলোকে যদি এই কামখিনি কৰে বা আগুৱাই আহে বা চেষ্টা কৰে তেতিয়াহ'লে নিশ্চয় অহা সময়খিনিত আমাৰ দুয়োফালৰ পৰা লাভ হ'ব, কৃষকসকলৰো লাভ হ'ব আৰু যিসকল ক্ৰেতা আছে যিসকলে গাখীৰ কিনি খায় তেখেতসকলৰো কিন্তু ভাল হ'ব।
0: ভাল
1: ধৰক আমি কোনো এটা খাদ্যক তেনেকুৱা উন্নীতকৰণ কৰিলোঁ বুলিয়ে যদি কওঁ, ফৰ্টিফিকেশ্যন যিটো কৈছোঁ উন্নীতকৰণ কৰিলোঁ বুলিয়ে যদি কওঁ তেতিয়াহ'লে তাৰ আপুনি দুটামান কথা ক'লে, এটা কথা হ'ল যে উপলব্ধতাটো বঢ়াই দিয়ে, সেইটো কৰাৰ কাৰণে আমি সহজতে পাইছোঁ, আৰু আন এটা কথা হৈ গ'ল কি যে এইটোৰ পৰা আমি প্ৰাকৃতিকভাৱে পোৱা খাদ্যটোৰ পৰা আমি বঞ্চিত হৈছোঁ,
0: বঞ্চিত নিজকে কৰাবলৈ কৰিছোঁ একচুৱেলি
1: কৰিছোঁ হয়, দুইটা কথা হয়। এতিয়া তেনেকুৱা আৰু কিবা সুবিধা অসুবিধা তাত আৰু আছে নেকি?
0: তাৰমানে আমি যিখিনি খাদ্য খাওঁ সেই খাদ্যখিনি যদি ক'ব গ'লে যিটো প্ৰচেছ শব্দটো যিটো আমি ব্যৱহাৰ কৰোঁ তাত দুটা তিনি প্ৰকাৰৰ প্ৰচেছিং থাকে, এটা হ'ল মিনিমেল প্ৰচেছিং, এটা হল বেসিক প্রসেসিং, এটা হল আল্ট্রা প্রসেসিং।
1: হয়
0: তেনে ক্ষেত্র

0: যিটো মিনিমেল বা বেসিক প্ৰচেচিং সেই দুইটা পৰ্যায়ৰ যিখিনি খাদ্য, সেই খাদ্যখিনি আমি যদি গ্ৰহণ কৰিবলৈ চেষ্টা কৰোঁ, কিছুমান ক্ষেত্ৰত আমি অলপ নিজেও উৎপাদন কৰিবলৈ চেষ্টা কৰিব লাগে প্ৰত্যেকজন ব্যক্তিয়ে কম পৰিমাণে হ'লেও, আৰু বাকী যিখিনি নোৱাৰিছোঁ সেইখিনিতো এই ফৰ্টিফিকেশ্যন কৰা খাদ্যখিনিৰ জৰিয়তেই আমাক দেহলৈ ল'ব লাগিব। তেনে ক্ষেত্ৰত আমি চেষ্টা কৰিব লাগে যে মিনিমেল আৰু বেছিক প্ৰচেছ ফুডখিনিয়ে যাতে আমি কনজিউম কৰোঁ।
1: গতিকে এই ক্ষেত্ৰত আমি আমাৰ সকলো ক্ৰেতা হওক বা আমাৰ কৃষক হওক সকলোৱে সজাগ হ'ব লাগিব যাতে আমি যিবোৰ প্ৰচেছড ফুড আছে, যিটো আল্ট্ৰা প্ৰচেছড মানে যিটো বজাৰত মানে সহজভাৱে উপলব্ধ আৰু আমি মানে বহুলভাৱে ব্যৱহৃত, আমাৰ প্ৰত্যেকখন ঘৰতে বা প্ৰতিজন ব্যক্তিয়ে সেই প্ৰভাৱটোৰ পৰা আজিৰ সময়ত বা আজিৰ তাৰিখত বাদ পৰি থকা নাই। একেবাৰে বিস্কুট চানা ভুজিয়াৰ পৰা আৰম্ভ কৰি একেবাৰে মানে মাংস মিঠাইটো সকলো ধৰণৰ বস্তুৱে, আগতে হয়তো মাংস বা এনেকুৱা ধৰণৰ বস্তুবিলাকত এইটোৰ অকণমান ব্যৱহাৰটো কম আছিল, কিন্তু আজিৰ দিনত সেইটোও আমাৰ ইয়াত হৈছে। বিভিন্ন ধৰণৰ কোম্পানীয়ে তেওঁলোকৰ ব্ৰেণ্ডত আহি পেলাই আমাৰ ইয়াত সেইবোৰ বিক্ৰী কৰি আছে আৰু আমি সেইবোৰ কিনি পেলাই খাই আছোঁ। গতিকে আমি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব যে এই যিটো আল্ট্ৰা প্ৰচেছড ফুড যিটো আছে সেইটোক যাতে আমি যিমান পাৰি কম পৰিমাণে ব্যৱহাৰ কৰোঁ। আমাৰ যিবিলাক জলপান আছে ধৰক, এই জলপানবিলাকো আমি আজিৰ দিনত প্ৰচেছড কৰি পেলাই ৰাখোঁ, বেছিদিন ৰাখিব পৰা ব্যৱস্থাৰে ৰাখোঁ, সেইবিলাকৰো কিবা ক্ষতি হয় নেকি?
0: ক্ষতি মানে তাত যদি আমি আৰ্টিফিচিয়েল চুগাৰ ব্যৱহাৰ কৰিছোঁ সেইটোৱে এটা ক্ষতি কৰিব আমাক। বিশেষকৈ আমাৰ মানুহে মিঠা বস্তুটোক বেছি প্ৰাধান্য দিয়ে, তে মিঠাটো খাবলৈ যিমান আগ্ৰহী, মিঠা নোহোৱা বস্তু এটা মানুহে খাবলৈ ইমান আগ্ৰহী নহয় ইন জেনেৰেল চাব গ'লে। আৰু সেই আজিকালি ধৰি লওক আমাৰ পিঠাগুড়ি হওক কৰাইগুড়ি হওক তেনেকুৱা ধৰণৰ থলুৱা যিবিলাক আমাৰ আগৰ জলপান আছিলে সেইখিনিও পেকেজ ফুডৰ মানে
1: আওতালৈ
0: গুচি গৈছে। কিন্তু তেওঁলোকে তাত কি কৰিছে, অকল পিঠাগুড়িটো কৰিবৰ কাৰণে চাউলখিনিকে গুড়া কৰি পেলাই তাত পেকেজিং কৰা নাই, তাত কিছু পৰিমাণে আৰ্টিফিচিয়েল চুগাৰো দিছে বা তাত প্ৰিজাৰ্ভেটিভ দিছে, যিবিলাক
1: চেল্ফ
0: লাইফটো যাতে তাৰ বাঢ়ে, বহুত দিন তাক চেল্ফত থ'ব পাৰে যাতে ছমাহলৈকে মানুহ নাহিলেও সি বেয়া হৈ নাযায়,
1: বিক্ৰী হৈ যায়।
0: কিন্তু আমি যদি ঘৰত যিটো পিঠাগুড়ি বা কৰাইগুড়ি আমি প্ৰস্তুত কৰিম তাক জানো পাৰিম ছমাহলৈকে
1: মাহেকৰ ভিতৰতে আমি খাই শেষ
0: কৰিব লাগিব। এতিয়া সেই কথাখিনিলৈ চাব গ'লে সেই যিখিনি আমাৰ আৰ্টিফিচিয়েল চুগাৰ হওক বা প্ৰিজাৰ্ভেটিভ হওক বা এডিটিভ হওক সেই বস্তুখিনি তাৰ পৰা যদি আঁতৰাব পাৰি কিবা কাৰণে তেতিয়াহ'লে সেই খাদ্যখিনি আমি খাব পাৰোঁ।
1: ঠিকে আছে, তেতিয়াহ'লে ঠিকে আছে,
0: তেতিয়াহ'লে ঠিকে
1: আছে। এতিয়া আৰু এটা কথা মই আপোনাৰ পৰা জানি লওঁ, সেইটো হ'ল আমি সাধাৰণতে চেনিটো বৰ্জন কৰিবলৈ সকলোকে কওঁ বা এইটো এটা বৰ্তমান সময়ত এটা জাগৰণৰ দৰে হৈ পৰিছে যে চেনিটো বৰ্জন কৰিব লাগে। এতিয়া যদি চেনিটোক মই মিঠা বুলি কওঁ,
0: হয়
1: মিঠাটো আমি বৰ্জন কৰিব লাগে নেকি?
0: নেচাৰেল যিটো চুগাৰ তাৰমানে
1: ধৰক আমিতো মিঠা বুলি কওঁতে চেনিৰ বাহিৰেও অন্যান্য বস্তুটো
0: মিঠাটো পাম,
1: মিঠাটো পাম,
0: অমিতা এটা খালেও আমি মিঠা
1: নিশ্চয়কৈ পাম, আম এটা খালেও পাম।
0: আজিৰ দিনত এতিয়া আম উপলব্ধ বজাৰত, আম খালেও মিঠা পাম, কলটোতো এটা নিজস্ব মিঠা আছে, গাখীৰতো এটা নিজস্ব মিঠা
1: আছে।
0: সেইখিনি হৈছে প্ৰাকৃতিক চুগাৰ, ফ্ৰুক্টোজ বা তেনেকুৱা ধৰণৰ যিখিনি চুগাৰ সেইখিনিয়ে আমাৰ দেহত ক্ষতি নকৰে চাব গ'লে, যদিহে আপুনি ইতিমধ্যে
1: অধিক মাত্ৰাত যদি খাই দিছে তেতিয়া
0: বেলেগ কথা, কিন্তু আপুনি যদি ডায়েবেটিক পেচেণ্ট নহয় বা খুব কম পৰিমাণৰ আপোনাক ডায়েবেটিক স্পাইকটো চলি থাকে সেইটো যদি আপুনি এটা নিৰ্দিষ্ট পৰিমাণত খায়, আপুনি দিনটোত এচকল আম খাব লাগিছিলে আপুনি যদি চাৰিটা আম খাই দিয়ে নিশ্চয় আপোনাৰ গাত চুগাৰৰ কণ্টেণ্টটো বাঢ়িব, কিন্তু সেইটো এটা নেচাৰেল চুগাৰহে। কিন্তু আৰ্টিফিচিয়েল চুগাৰ আপুনি চাহত মিঠা দি খালে, ৰসগোল্লা 10টা খালে বা 4টা খাই দিলে, তাৰ লগতে আমি বিশেষকৈ আমাৰ প্ৰচেছ ফুডখিনি ময়দাৰ পৰা বনায়, এতিয়া ময়দাটো এটা বৰ মানে ক'ব গ'লে বৰ
1: ভাল নহয়,
0: বিপদজনক বস্তু। সেই বস্তুখিনিৰ পৰা আঁতৰিব যিমান পাৰি আৰু নেচাৰেল বস্তুখিনি যদি আমি কনজিউম কৰিব পাৰোঁ তেতিয়াহ'লে শৰীৰে বহুতখিনি উপকৃতহে হ'ব ক'ব গ'লে। চেনিৰ পৰা বৰ্জনটো নিজকে মানে আৰ্টিফিচিয়েল চুগাৰটোৰ পৰাহে বৰ্জন কৰিব লাগে, নেচাৰেল চুগাৰটো পৰা বৰ্জন কৰিব নালাগে, কাৰণ চুগাৰটো একচুৱেলি দেহটোক আমাক এনাৰ্জিহে দিব,
1: এনাৰ্জি দিয়ে। গতিকে আমি মিঠাটো কম পৰিমাণে খাব লাগে। আৰু আমাৰ এনেও এটা আমাৰ এটা প্ৰচলিত এটা কথা আছে যে সকলোৰে অতিমাত্ৰাটো বেয়া, যিহেতু আমাৰ সময়ৰ এটা ধৰাবন্ধা নিৰিখ আছে, গতিকে আমি থুলমূলকৈ গোটেইকেইটা কথাই পাতিলোঁ, আপুনিও আহিল আমাৰ কৃষকসকলৰ কাৰণে, আমাৰ অনুষ্ঠানটোৰ কাৰণে। গতিকে আপোনাক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহাৰ কাৰণে কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ। আকৌ কেতিয়াবা এনেকৈ লগ পোৱাৰ আশাও পোষণ কৰিছোঁ আৰু তেতিয়াহ'লে আজিলৈ আমাৰ কথা বতৰা এইখিনিতে সামৰণি মাৰিছোঁ। নমস্কাৰ।
0: নমস্কাৰ
1: শ্ৰোতাই, মান বিশিষ্ট খাদ্য প্ৰস্তুতকৰণ আৰু সংৰক্ষণ শীৰ্ষক আলোচনাটি শুনিলে। এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। আজিৰ আমাৰ কৃষক বন্ধুগৰাকী হ'ল ৰহা কামগাঁৱৰ উদ্যমী মহিলা মৰমী দেৱী। তেখেতৰ লগত হোৱা কথা বতৰাত ভাগ লৈছে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে।
2: আমি আজি উপস্থিত হৈছোঁহে নগাঁও জিলাৰ ৰহা কামগাঁৱত আৰু ইয়াত এগৰাকী মহিলা কৃষকক লগ পাইছোঁ। তেখেত হৈছে মৰমী দেৱী। নমস্কাৰ।
3: নমস্কাৰ।
2: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জনাইছোঁ। আপুনি ইয়াতে থাকে, কামগাঁৱতে থাকে, আপুনি এগৰাকী গৃহিণী নহয় জানো? গৃহিণী হোৱাৰ উপৰিও আপুনি খেতি বাতিৰ লগতো জড়িত। আপুনি কি কি খেতি কৰে এই বিষয়ে জনাওকচোন।
3: মই ঘৰতে থাকি মানে ঘৰুৱা হিচাপে এয়া ৰবি শস্য, মানে গৰম দিনত ঠাণ্ডা দিনত যিটো চব্জি কৰা হয় ঘৰত খাবলৈ সেইবিলাক চব্জি লগাওঁ। তাৰোপৰি হাঁহ কুকুৰা পোহো, ছাগলী আছে, সেইখিনিকে কৰোঁ আৰু। তাৰপিছত
2: আপুনি মানে এতিয়া ঠাণ্ডা দিনত ধৰক ঠাণ্ডা দিনৰ খেতি, ৰবি খেতি, গৰম দিনত গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি, এতিয়া যিহেতু গ্ৰীষ্মকাল, এতিয়া আপুনি বৰ্তমান সময়ত কি কি কৰিছে?
3: এতিয়া মই বৰ্তমান জলকীয়া লগাইছোঁ, বেঙেনা লগাইছোঁ, ভেন্দি লগাইছোঁ, আৰু লেচেৰা মাহ লগাইছোঁ, মৰিচা লগাইছোঁ, আৰু তাৰ উপৰিও আৰু কচু মিকি কৰিছোঁ, আৰু এনেকৈ মানে লগাইছোঁ আৰু।
2: কিমানমান মাটিত কৰিছে আপুনি?
3: ডেৰ বিঘামান হ'ব আৰু, ঘৰতে বাৰীতে আছে, ধুনীয়াকৈ তাতেই লগাইছোঁ আৰু। কম কমকৈ ঘৰত খাবলৈ কাৰণে, আজিকালি যিহেতু বজাৰৰ চব্জি মানুহে প্ৰায় নেখায়, ৰখাৰ হয়, তাৰ ফলত বিভিন্ন বেমাৰ মানুহৰ, সেইকাৰণে ঘৰতে অকণমান কষ্ট কৰি নিজে খাবৰ কাৰণে অলপ অলপকৈ হ'লে কৰিছোঁ আৰু।
2: তেনেকৈ
3: কৰিছোঁ আৰু।
2: এতিয়া জলকীয়া বেঙেনা কথা ক'লে, এইবোৰ আপুনি পুলি ঘৰতে
3: ঘৰতে পচাইছোঁ, ঘৰতে মানে পকাই লওঁ বস্তুটো, লৈ পেলাই মানে সেই গুটিৰ পৰা তাৰপৰা আৰু পুলি হয়, পুলিৰ পৰা তেনেকৈ
2: হাল বোৱা কাম, এইবিলাক চহোৱা কাম কোনে কৰে?
3: চহোৱা কামবিলাক কোৰ মাৰি নিজে কৰোঁ আৰু, নিজৰ বাৰীত যেতিয়া আৰু সেইকাৰণে নিজে আজৰি সময়ত অলপ অলপ হ'লে কোৰ চোৰ মাৰি পেলাই সেনেকৈ নিজে কৰোঁ।
2: তাৰপিছতে জলকীয়া, বেঙেনা আৰু লেচেৰা মাহ আপুনি চাং বনাই দিছে নেকি?
3: চাং বনাই দিওঁ, চাঙত মানে বেছি হয়, জেং দি দিওঁ, জেঙত মানে বেছিকৈ লাগে আৰু। জেঙত মানে ভালকৈ লাগে আৰু বস্তুটো। কোমোৰা দিছোঁ
2: আৰু
3: ধুন্দুলি দিছোঁ।
2: ধুন্দুলি ক'লো, দীঘলীয়াটো নে?
3: দীঘলীয়াটো তিয়হ দিছোঁ, জেং দিছোঁ আৰু, তাতে
2: জেঙতে মানে
3: জেঙত ভাল লাগে আৰু।
2: তেতিয়া মানে সেই তাৰপৰা আপোনালোকে মানে
3: শিকিবলৈ সহজ হয়।
2: ঘৰত বাঁহ আছে আৰু?
3: আছে, বাঁহ আছে, চব আছে আমাৰ ঘৰত।
2: জেঙতে
3: আপোনাৰ
2: কিমান দিন লাগে? এতিয়া ধৰক তিয়হ হওক বা লেচেৰা মাহ, ভেন্দি, এইবোৰ আপুনি কেনেদৰে কৰে, মানে কিমান দিনৰ মূৰত ছিঙিবৰ হয়, বা বেমাৰ আজাৰ হ'লে কি কৰে?
3: হেৰি বেছি নালাগে, গুটি দিয়া এমাহৰ পিছত লাগে হয়, ফুল ফুলে লাগে। এয়া তিয়হ আৰু জিকা আৰু হেৰি এইবিলাক এমাহৰ পিছত লাগে। আৰু পোক পৰুৱা অকণ পোকে হোৱা যেন লাগিলেও মেডিচিন আনো, সেইটো স্প্ৰে' কৰি দিওঁ। ঘৰতে মেচিন আছে, আনি লৈছোঁ, লৈ পেলাই সেই মেচিনে হয় স্প্ৰে' কৰি দিলে বস্তুটো ভাল হৈ যায়, পোকটো মৰি যায়।
2: তাৰপিছতে ছিগিব কিমান দিন লাগে ফল ধৰালৈকে, পইণ্ট হোৱালৈকে?
3: ভেন্দিটো আৰু সোনকালে হয়, মানে বেছি
2: ফুল ফুলে
3: চাপৰতে, মানে সপ্তাহত মানে ছিগিব হয় আৰু, সপ্তাহৰ দুদিন তিনিদিনৰ মূৰে মূৰে ছিগিব হয় আৰু ভেন্দিটো।
2: আৰু আপুনি কচু খেতি কৰাৰ কথা কৈছিল, কি কচু আছিল?
3: মই মিকি কৰিছোঁ,
2: যিটো
3: মানে পাঁচমুখীয়া যে কচুটো যে, সেইটো কচু, সেইটো কচু মানে এয়া বজাৰৰ পৰা কিনিয়ে আনোতে মানে এয়া মুখখন মুখখনক কাটি কাটি ৰাখি পেলাই সেইটো মানে ৰুই ৰুই থৈ দিওঁ। সেইটোৰ পৰা মানে ডাঙৰ হৈ হৈ গৈ মানে এতিয়া বহুতখিনি হৈ গৈছে মানে, হা ধুনীয়া মানে।

0: গরু ছাগলী কথাও কৈছিল
1: আপুনি হ্যাঁ গরু ছাগলী
0: কুকুৰা আছে
1: হ্যাঁ কুকুৰা আছে
0: এতিয়া গরু ছাগলী মানে কিমান জনি গরু আছে ছাগলী কিমান আছে
1: গরু গাই গরু দুজনি আছে আৰু মতা গরু পোৱালি এটা আছে আৰু ছাগলী দুজনি আছে মাইকী ছাগলী এজনী মতা এটা আছে
0: আৰু
1: পোৱালি ছাগলীজনী পোৱালি দিয়া নাই এইটো ডাঙৰ হৈছে আৰু তাই এতিয়া গাভিনী পৰিছে ছাগলীজনী তাৰপিছত হাঁহ আছে মোৰ পাঁচজনী দহজনী মানে আছিলে মানে এতিয়া বাৰিষা আছে যোনটো মানে এইফালে সেইফালে গৈ গৈ গৈ থাকে কিবা খাই দিয়ে গম নাপাওঁ এতিয়া পাঁচজনী আছেগৈ আৰু
0: পাঁচজনী
1: হয়
0: গাখীৰ
1: গাখীৰ আছে
0: দিয়ে ন
1: অঁ গাখীৰ দিয়ে
0: তাৰপিছতে পোৱালিবিলাক বিক্ৰী কৰে
1: তেনেকে সুবিধা আৰু গাঁৱলীয়া মানুহ যেতিয়া চবতে চৰি কৰি থাকিব পাৰে আৰু
0: খাব পাৰে তেনেকে আপুনি মানে এইবিলাক কাম কৰি আছে পিঠা বনাব নে
1: বনাওঁ বনাওঁ
0: কি কি পিঠা বনাওঁ বিহু সময়ত বেছি
1: বনাওঁ বনাওঁ তেল পিঠা বনাওঁ তিল পিঠা বনাওঁ লাডু বনাওঁ তেনেকে বনাওঁ আৰু বিধে বিধে কৰোঁ আগতে মানে বুজিছিলোঁ এতিয়া মানে অলপ অসুবিধাৰ কাৰণে মানে শালখন পতা নাই আৰু আগতে মানে বুজিছিলোঁ কাপোৰ মেখেলা চাদৰ গামোচা তেনেকৈ এতিয়া মানে আৰু আকৌ বব লাগিব এতিয়া আকৌ
0: ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল আকৌ এনেদৰে কেতিয়াবা লগ পাম আজিৰ কথা বতৰা তেনেহ'লে ইমানতে সামৰিছোঁ নমস্কাৰ
1: ঠিক আছে নমস্কাৰ
2: আজিৰ কৃষক মৰমী দেৱীৰ লগত হোৱা কৃষি সম্পৰ্কীয় কথা বতৰা শুনিলে আজিলৈ আমাৰ সময়ো হৈ আহিল সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ।

শ্ৰোতাক এইখিনিতে জনাই থওঁ, লিডছৰ হেডিলিং খেলপথাৰত অনুষ্ঠিত হৈ থকা ভাৰত আৰু নেডাৰলেণ্ডৰ মাজৰ ICC মহিলা টি টুৱেণ্টি বিশ্বকাপ 2026ৰ চলন্ত বিৱৰণী শুনিবলৈ পাব ক্ৰমে 7 বজাত, 7:45, 9:15 আৰু নিশা 9:30। পুনৰ কৈছো, লিডছৰ হেডিলিং খেলপথাৰত অনুষ্ঠিত হৈ থকা ভাৰত আৰু নেডাৰলেণ্ডৰ মাজৰ ICC মহিলা টি টুৱেণ্টি বিশ্বকাপ 2026ৰ চলন্ত বিৱৰণী শুনিবলৈ পাব ক্ৰমে 7 বজাত, 7:45, 9:15 আৰু নিশা 9:30।

খন্তেক পিছতে 7:10 শুনিবলৈ পাব ভাৰত চৰকাৰে যোৱা 12 বৰ্ষত কৰা উন্নয়নমূলক কামৰ চমু পৰ্যালোচনা। পুনৰ কৈছোঁ, খন্তেক পিছতে 7:10 শুনিবলৈ পাব ভাৰত চৰকাৰে যোৱা 12 বৰ্ষত কৰা উন্নয়নমূলক কামৰ চমু পৰ্যালোচনা। কাইলৈ দিনৰ 10 বজাত প্ৰচাৰ কৰা হ'ব কামপুৰৰ অঞ্জলি শইকীয়া আৰু বিৰণী শইকীয়াৰ সৈতে হোৱা কথা বতৰা।

0: ৰাতিপুৱা মই কালি ভতিজাৰ ঘৰৰ পৰা আহিলোঁ। মই দেখি আচৰিত হৈ গ'লো যে সিহঁতে দিনটো এচি লগাই থাকে, সদায় ৱাশ্বিং মেচিন চলায়, ঘৰত দুটাকৈ ফ্ৰিজ আছে, তথাপিও তাৰ বিজুলী বিল কিমান আহে জানা? শূন্য। মই সোধাত ভতিজাই ক'লে,
1: খুৰা, এই সকলো ওপৰৱালাৰ দয়া, মানে চ'লাৰ পেনেলৰ।
0: মই ভাবিলোঁ এতিয়া আৰু লগাবই লাগিব। পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক pmsuryaghar.gov.in।
2: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
3: PLI है ना?
4: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
5: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে, নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষক সামৰি অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতা, পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ পৰ্যালোচনা, ভক্তসকলৰ সুবিধা সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ বিষয়াসকললৈ নিৰ্দেশ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত বিশেষ প্ৰদৰ্শনী, সমগ্ৰ শিক্ষা অসমৰ ৰাজ্যৰ 39,415 বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত বাৰ্ষিক অনুদানৰ 10% ধন মুকলি, আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত ভাৰত নেডাৰলেণ্ডছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমাগত নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষক সামৰি অনুষ্ঠিত এখন বৈঠকত আজি অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত কোনো ধৰণৰ অনীতি বা অনিয়মৰ বিৰুদ্ধে শূন্য সহনীয়তাৰ নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুইতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে 144 ধাৰা জাৰি কৰা হ'ব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাছসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন অবৈধভাৱে ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্ন কাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। সকলো পৰীক্ষা কেন্দ্ৰতে CCTVৰ দ্বাৰা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। আনহাতে ৰাজ্যত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নীটৰ পুনৰ পৰীক্ষা পৰিচালনা কৰিবলৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সভাপতিত্বত কালি অনুষ্ঠিত বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী, নিৰীক্ষক, বিষয়া, কৰ্মচাৰীকে ধৰি সকলোৰে বাবে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ষ্ট্ৰং ৰুম আৰু পৰীক্ষা কেন্দ্ৰসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰ সেইসমূহ নিৰাপদে প্ৰেৰণ নকৰালৈকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰী তিনিটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱা পানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
3: ইতিমধ্যে ভক্তসকলৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ আনুষংগিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিছু কিছু ৰাস্তাবিলাকত আমি কিছুমান কাঠৰ মজিয়া দি পেলাই আমি সৰু সৰু 100 মিটাৰ দূৰে দূৰে কৰিছোঁ, যাতে কেতিয়াবা কাৰোবাৰ অসুস্থ মানুহ থাকিব পাৰে, তেওঁলোকে যাতে অকণমান জিৰাব পাৰে, কাৰোবাৰ যদি মেডিকেল হেল্প প্ৰয়োজন থাকে সেই সৰু সৰু শিবিৰবিলাকতো তেওঁলোকে ল'ব পাৰিব। ইয়াৰ উপৰি পৰ্যাপ্ত আলু ব্যৱস্থা কৰা হৈছে আৰু বিশেষকৈ GMCIয়ে দিনে নিশাই পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু PHC বিভাগে খোৱা পানীৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যতঃ আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বাস্থ্যবিধি, সুৰক্ষা আৰু নিৰাপত্তা এইখিনি ব্যৱস্থাও আমি কৰি আছোঁ আৰু বিশেষভাৱে কামাখ্যা মন্দিৰ চৌহদ আৰু সকলো এলেকাত যাতে পৰ্যাপ্ত পৰিমাণে পৰিষ্কাৰ পৰিচ্ছন্নতা তাত থাকিব পাৰে তাৰ বাবেও আমাৰ GMCIয়ে কাম কৰি আছে। আৰু সকলো শিবিৰত যাতে চিকিৎসা আৰু পেৰামেডিকেল কৰ্মচাৰী থাকে, জৰুৰীকালীন চিকিৎসা সহায় আমি দিব পাৰোঁ, ষ্ট্ৰেচাৰ আৰু হুইলচেয়াৰ সুবিধা, আৰু বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে জ্যেষ্ঠ নাগৰিকসকলক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক।
5: মন্ত্ৰীগৰাকীয়ে মন্দিৰলৈ উঠা নমা প্ৰক্ৰিয়া শৃংখলাবদ্ধভাৱে হোৱাটো নিশ্চিত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া বুলি সংবাদমেলত সদৰি কৰে। মেলাৰ সময়ত স্বেচ্ছাসেৱী সংগঠনসমূহে যোগান ধৰা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক দায়িত্ব দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলাত জিলা প্ৰশাসন, লোক নিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰক্ষী, পৰ্যটন, স্বাস্থ্য বিভাগ আদিৰ হেল্প ডেস্ক থাকিব। মেলাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন হলে ভক্তসকলে এই হেল্প সহায় ল'ব লাগিব। মন্ত্ৰী নেওগে কয় যে 2024 বৰ্ষত অম্বুবাচী মেলালৈ দেশ বিদেশৰ 7,43,066 গৰাকী ভক্তৰ আগমন ঘটিছিল। যোৱা বছৰ 7,81,000ৰো অধিক ঘৰুৱা আৰু 43 গৰাকী বিদেশী পৰ্যটক অম্বুবাচী মেলালৈ অহা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰ 8,00,000ৰো অধিক ভক্তৰ আগমন ঘটিব বুলি আশা ব্যক্ত কৰে। সংবাদমেলত ৰাজ্যৰ গৃহ, ৰাজনৈতিক তথা পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই অম্বুবাচী মেলাৰ সময়ত ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ অংশ হিচাপে প্ৰশাসনে মেলাৰ সময়ত নিৰ্ধাৰণ কৰি দিয়া বুলি জানিবলৈ দিয়ে। এই অনুসৰি পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে ভক্ত বা সাধাৰণ লোক কামাখ্যা মন্দিৰলৈ যাব পাৰিব। তেওঁ লগতে মেলাৰ সময়ত চেণ্ডেল জোতা পৰিধান কৰি কোনো লোককে মন্দিৰলৈ নাযাবলৈ আহ্বান জনায়। মেলাৰ বাবে অহা ভক্তসকলৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই সংবাদমেলত কয় যে মেলাৰ সময়ত নাৰ্চাৰী পইণ্টৰ পৰা মন্দিৰলৈকে সকলো যান বাহনৰ চলাচল নিষিদ্ধ থাকিব। এম্বুলেঞ্চ, পানীৰ গাড়ী আৰু গুৱাহাটী পৌৰ নিগমৰ বাহনকে ধৰি জৰুৰীকালীন সেৱাৰ বাহনহে এই পথছোৱাত চলাচল কৰিব পাৰিব। পাণ্ডু বন্দৰৰ পৰা নাহৰবাৰীৰ পথেৰে প্ৰশাসনে ব্যৱস্থা কৰা ফেৰী গাড়ী চলাচল কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
6: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল 12 বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাক আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। প্ৰদৰ্শনীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ আঁচনি, উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত সবিশেষ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় গুপ্তাকে ধৰি ভালেমান নেতাকৰ্মী উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া শাসনকালৰ সফলতাক লৈ আজি পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত 21 জুনলৈ বিশেষ প্ৰদৰ্শনী আয়োজন কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছাই এই প্ৰদৰ্শনী মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ 12 বছৰীয়া কাৰ্যকালৰ সফলতাৰ খতিয়ান দাঙি ধৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগ তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত জিলা পুথিভঁৰালত এই উপলক্ষে জৈৱিক খেতিৰ সন্দৰ্ভত বিশেষ কৰ্মশালা আৰু বীজ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে অনুষ্ঠানত উপস্থিত থাকি কৃষকসকলক প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি 12 গৰাকীকৈ যোগ্য হিতাধিকাৰীৰ কৃষকক শালি ধানৰ বীজ আৰু তিলৰ বীজ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ খাৰিফ পত্ৰৰ বীমাকৰণ প্ৰক্ৰিয়াও মুকলি কৰা হয়। শ্ৰীভূমি জিলাৰ আকবৰপুৰত প্ৰাকৃতিক আৰু জৈৱিক কৃষি বিষয়ক এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতিগৰাকীয়ে ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি প্ৰাকৃতিক আৰু জৈৱিক কৃষি পদ্ধতিত মনোনিৱেশ কৰিবলৈ কৃষকসকলৰ প্ৰতি আহ্বান জনায়। ধেমাজি পৌৰসভাৰ উদ্যোগত আৰু বিজেপিৰ ধেমাজি নগৰ মণ্ডলৰ সহযোগত আজি 12 বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ভালেমান ব্যক্তি উপস্থিত থাকে। বৰপেটা জিলাত বিজেপিৰ কৃষক মৰ্চাৰ সহযোগত আয়োজিত কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক কাৰ্যসূচীত উপস্থিত থাকি শ্ৰীদাসে কয় যে 2047 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ স্বপ্ন ভাৰত বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত কৃষকসকলক বছৰত একাধিক খেতি কৰিবলৈ আহ্বান জনায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে আজি মন্ত্ৰিত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কালত চিকিৎসালয়খনৰ বিভিন্ন বিভাগ, ৰোগী সেৱা ব্যৱস্থা, আন্তঃগাঁথনি উন্নয়ন, চিকিৎসাৰ বৰ্তমান উপলব্ধ সুবিধাসমূহৰ বুজ লয়। শ্ৰীসিংঘালে চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ মুৰববী, অধ্যাপক, জ্যেষ্ঠ চিকিৎসক আৰু বিষয়াসকলৰ সৈতে পৰ্যালোচনামূলক বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলৰ জনসেৱাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে বিগত 10 বছৰত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হোৱা বুলি মত প্ৰকাশ কৰে। সদ্যহতে হস্পিতালখনত 3,200ৰো অধিক বহিৰোগ চিকিৎসা বিভাগৰ সুবিধা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল ৰাজ্যৰ এখন আগশাৰী স্বাস্থ্যসেৱা কেন্দ্ৰত পৰিণত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তত চিকিৎসা ব্যৱস্থা পৰ্যায়ক্ৰমে ত্বৰান্বিত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সমাগত দিনসমূহত এই চিকিৎসালয়খনত ৰোগীৰ সংখ্যা হ্ৰাস হলে গুৰুতৰ ৰোগীক অধিক সুবিধা দিব পৰা যাব। জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক হোৱা অঞ্চলসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জনসাধাৰণক যাৱতীয় সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাই তেওঁ কয় যে চৰকাৰৰ তৰফৰ পৰা জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবলৈ উপলব্ধ সকলো প্ৰতিষেধকৰ ব্যৱস্থা চৰকাৰে কৰি আহিছে বুলি তেওঁ মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই পৰিদৰ্শন কালত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব, চিকিৎসা আৰু শিক্ষা গৱেষণা বিভাগৰ আয়ুক্ত সচিব, জি এম চি এছৰ অধ্যক্ষ তথা মুখ্য অধ্যক্ষ, চিকিৎসা শিক্ষা সঞ্চালক তথা অধ্যক্ষকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমগ্ৰ শিক্ষা অসমে 2026-27 বৰ্ষৰ বাবে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। এই সন্দৰ্ভত কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে জিলাসমূহৰ মিছন সমন্বয়কলৈ প্ৰেৰণ কৰাৰ পত্ৰত এই ধনেৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিদ্যুৎ মাচুল পৰিশোধ কৰাক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। তদুপৰি অনুদানৰ ধন স্বচ্ছতাৰ কাৰ্যসূচীৰ শিতানত খৰচ কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰা হৈছে। পত্ৰখনৰ স্বচ্ছতা পৰিকল্পনা আৰু নিৰ্দেশনা অনুসৰি বিদ্যালয়সমূহক অহা 25 জুনৰ ভিতৰত এই ধন ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায় আজি গুৱাহাটীত বানমুক্ত কৰাৰ উদ্দেশ্যে আয়োজিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ সচিব সৈয়দেন আফছাছী, বিভাগটোৰ আয়ুক্ত তথ্য সচিব আৰু গুৱাহাটী পৌৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা আয়ুক্তকে ধৰি জনসম্পদ বিভাগ আৰু বিমানবন্দৰ কৰ্তৃপক্ষ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰেল বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। ন্যায়াধীশ শৰ্মিলা ভূঞা ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3গৰাকীয়ে সাক্ষ্য প্ৰদান কৰে। বিপুল ফুকন, জিতু ফুকন আৰু বিকাশ শইকীয়াই আজি সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষীৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰীক চমন জাৰি কৰিছিল যদিও যাদৱ শইকীয়া নামৰ ব্যক্তিগৰাকী অনুপস্থিত থাকে। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ গৈছো পুলক গগৈ কাষলৈ।
5: অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ প্ৰমুখ্যে ৰাজ্যৰ এটা প্ৰতিনিধি দলে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অৰুণাচলৰ ইটানগৰত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত আঞ্চলিক সহযোগিতা তথা দুয়োখন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থজড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। এই বৈঠকৰ জৰিয়তে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ ভাতৃত্ববোধ তথা সহযোগিতা প্ৰতিফলিত হোৱা বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে। বজালীৰ নিত্যানন্দত পশু চিকিৎসাৰ বাবে এখন বিশেষ চিকিৎসালয় নিৰ্মাণ কৰা হ'ব। বিধায়ক ৰঞ্জিত কুমাৰ দাসে আজি এই কথা সদৰী কৰি কয় যে এই পদক্ষেপৰ জৰিয়তে নামনি অসমত শ্বেত বিপ্লৱ ত্বৰান্বিত হ'ব। 5,66,00,000 টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই পশু চিকিৎসালয়খনত সকলো আধুনিক সা সুবিধা উপলব্ধ হ'ব। ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেত খন্তেক পাছতে আৰম্ভ হ'ব। টছত জিকি নেডাৰলেণ্ডছে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতে গ্ৰুপৰ প্ৰথমখন খেলত পাকিস্তানৰ মহিলা দলক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত পৰ্টুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। একেদৰে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথমখন খেলত অংশ ল'ব। ইপিনে আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াই জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। পুৱা অনুষ্ঠিত গ্ৰুপ জিৰ এখন খেলত 3 বাৰৰ বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅ'নেল মেছিৰ হেট্ৰিকেৰে আলজেৰিয়াক 3-0 গ'লত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষ সামৰি অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতা। পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ পৰ্যালোচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মহানগৰীৰ বৰাগাঁৱত বিশেষ প্ৰদৰ্শনী। সমগ্ৰ শিক্ষা অসমৰ ৰাজ্যৰ 39,415 বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত বাৰ্ষিক অনুদানৰ 10% ধন মুকলি। আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ তৃতীয়খন খেলত ভাৰত নেডাৰলেণ্ডছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্য চৰকাৰে সমাগত নেট পৰীক্ষা পুনৰ অনুষ্ঠিত হোৱাৰ সময়ত বা তাৰ পূৰ্বে কোনোধৰণৰ অনীতি বা অনিয়মৰ আশ্ৰয় লোৱা ব্যক্তি তথা ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিছপুৰত অনুষ্ঠিত বৈঠকখনত এই পৰীক্ষাৰ সৈতে জড়িত সংশ্লিষ্ট সকলো পক্ষৰ শীৰ্ষ বিষয়ববীয়াসকলৰ সৈতে বিতংভাৱে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুইতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে 144 ধাৰা জাৰি কৰা হ'ব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত বাহনসমূহত পৰীক্ষাৰ দিনটো যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্ন কাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। সকলো পৰীক্ষা কেন্দ্ৰতে CCTVৰ দ্বাৰা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল 12 বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। প্ৰদৰ্শনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ আঁচনি উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত সবিশেষ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় গুপ্তাকে ধৰি ভালেমান নেতাকৰ্মী উপস্থিত থাকে। এই উপলক্ষে শিলচৰৰ ডাক বাংলো ৰোডত বিজেপিৰ কাছাৰ জিলা সমিতিৰ উদ্যোগত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই এই প্ৰদৰ্শনীৰ উদ্বোধন কৰে। অহা 19 জুনলৈকে এই প্ৰদৰ্শনী চলি থাকিব। সেয়েহে আজিৰ দিনটোত উপস্থিত থাকিব নোৱাৰা লোকসকলক তথ্য সমৃদ্ধ প্ৰদৰ্শনীখন চাবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যাধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱা পানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিগত 3 বছৰত চোৰাং চিকাৰীয়ে এটাও গড় অথবা বাঘ হত্যা কৰিবলৈ সমৰ্থ হোৱা নাই বুলি প্ৰকাশ কৰি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সন্তুষ্টি প্ৰকাশ কৰিছে। বিগত 3 বছৰৰ তথ্য এই কথা প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ বন্যপ্ৰাণী সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আগশাৰীৰ স্থান গ্ৰহণ কৰাৰ উদ্দেশ্যে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মৰ্যাদা লাভ কৰা মানস ৰাষ্ট্ৰীয় উদ্যানত এসময়ত চোৰাং চিকাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনত বন্যপ্ৰাণী সুৰক্ষা নিশ্চিত কৰাৰ বাবে বন কৰ্তৃপক্ষ, স্থানীয় জনসাধাৰণ তথা চৰকাৰে যৌথ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ চোৰাং চিকাৰী বিৰোধী অভিযান শক্তিশালী কৰি তোলা হৈছে। এই উদ্দেশ্যে পৰ্যবেক্ষণ ব্যৱস্থা আধুনিক আৰু উন্নত কৰি তোলা হৈছে। তদুপৰি আন্তঃগাঁথনিও শক্তিশালী কৰি তোলা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বিগত কিছু বছৰ ধৰি চোৰাং চিকাৰীয়ে গড় চিকাৰ কৰিব পৰা নাই। মহিলা টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ভাৰতে আজি নেডাৰলেণ্ডছক জয়ৰ বাবে 210 ৰাণৰ বিজয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেটিং কৰি স্মৃতি মানধানাৰ 47টা বলত 74 ৰাণৰ সহযোগত নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 209 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নেডাৰলেণ্ডছে বাতৰি যুগুতোৱাৰ পৰলৈকে 6 অভাৰত 1টা উইকেট হেৰুৱাই 39 ৰাণ সংগ্ৰহ কৰি খেলি আছে। উল্লেখযোগ্য যে ভাৰতে গ্ৰুপৰ প্ৰথমখন খেলত পাকিস্তানৰ মহিলা দলক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: for timing. So that's a second boundary from D lead. She's a very busy player. She's gone quickly into double figures, 11 from 8. And now there's a bit of a discussion on. Played, held it very briefly. It all settles down now. And VT, probably, she probably should fall down there because, yes, he does. Tossed up in the air, slow. And a batter comes down and pushes the ball up to mid on for an easy single. And that takes lead, D lead, up to 12. It was a classical drive indeed, the last ball that he was talking about, and how good the Dutch woman uses the feet. It's wonderful to watch when you do it against an off-spinner, particularly against the spin. Oh, the wicket she bowls, and now this is lifted in the air high, could be out, and now she's been taken by Roderick, so which means Malkinburgh is out, caught at mid-off, and off the bowling of Deepthi Sharma, the partnership breaker again. So the Netherlands team lose the second wicket. The openers, both the openers are now head back to the pavilion. Malkinburgh caught by Jemima Roderick. She was down the track but not to the pitch of the ball and gets a very thick outside edge and a simple catch to Roderick's at mid-off. So which means wicket number two goes down and it's 2 for 50. And Malkinburgh, she's been there for a while. Decent scoring in 15 from 20 with the help of 2 fours. And India slowly, you know, getting the grip of this game now. They're 210. It's a massive score to win and chase in any T20 format, I tell you, at the international level. Right now, they're on top of this game. And nothing has gone wrong for India in this, except for one bad thing that has happened. Was the ankle injury to the off-spinner. She didn't play the last game against Pakistan, but now Patil, the off-spin bowler, she just bowled only one ball, Shreyanka Patil, and then she's back to the pavilion. Says Terry Callis, she's the new veteran. She's a wonderful middle-order player. 66 innings, 1,953, got an extra strike rate of 104. First ball, she's back and defends up to shortest mid-wicket. The captain, Harmanpreet Kaur, the fielder. It's 2 for 50, we're in the 8th over. And the game slowly gripping away from the Dutch women. Deepthi Sharma. Up she comes in, runs in a few paces and bowls short. And stumped stylishly off the back. A lovely stroke indeed. And this is going down towards the extra cover fence for 4. Well, that was a quality stroke indeed. A beautiful shot off the back foot. And it looked very elegant, very graceful. And a nice shot indeed for Callis to get off the mark. She goes up to 4. And one ball remaining in the 8th over. 2 for 54 is the Netherlands scorecard, chasing 210. And now the sweeper goes on the fence on the offside. There's a deep cover now. Next ball. She played it. She came forward to play and then ended up playing from the crease. She was deceived in the flight. Beautifully bowled by Deepthi Sharma. A successful over, 1 for 9 from that over. And at the end of that over, over number 8, Netherlands 2 for 54.
2: नीदरलैंड्स के स्कोर इस समय 54 रन दो विकेट के नुकसान पर जो दो खिलाड़ी आउट होकर पेविलियन लौटे हैं हीथर सीजर स्कॉट स्मृति मंधाना बोल्ड कीर्ति शर्मा 21 रन मेलकेन बोर कॉट जेमिमा रॉड्रिक्स बोल्ड दीप्ति शर्मा 15 रन दीप्ति शर्मा जैसे ही मैदान पे आती हैं वो एक सनसनी फैलाने के लिए बॉलिंग गेंदबाजी करती हैं बहुत ही शानदार गेंदबाजी पाकिस्तान के विरुद्ध की जिस तरह आधी टीम को बाहर किया था इस बीच एक बार फिर से श्री चंडी के गेंद को स्वीप किया है डीप स्क्वायर लेग बाउंड्री की तरफ लेकिन वहां पर खड़ी फील्डर ने उसे गेंद को फील्ड कर लिया कोई मौका नहीं आज एक दुर्भाग्य रहा भारत का कि श्रेयंका पाटिल अपनी ही गेंद पर गेंद को रोकते हुए गिर पड़ी थी और एंकल चोट उनको लगी है उनको मैदान के बाहर ले जाया गया राधा यादव उनकी जगह फील्डिंग कर रही हैं समय नीदरलैंड्स का स्कोर 55 रन दो विकेट के नुकसान पर अभी भी 155 रन की आवश्यकता है 71 गेंदों का सामना अभी करना है डी लीड इस समय खेल रही है 13 रन के स्कोर पर कालिस खेल रही हैं 4 रन के स्कोर पर ड्राइव किया सेफ पॉइंट की तरफ पर राधा यादव ने बहुत ही मुस्तैदी के साथ गेंद को फील्ड कर लिया अतिरिक्त खिलाड़ी के रूप में फील्डिंग कर रही हैं श्रेयंका पाटिल की स्थान पर श्री चरणी जिस तरह से गेंदबाजी कर रही हैं एक ऑफ साइड में एक दीवार सी खड़ी कर रखी है कप्तान ये गेंद लेग स्टंप के बाहर की स्वीप करना चाहती थी, अंपायर की तरफ देख रही है और वाइड का इशारा। इस मैच में जो अंपायर हैं क्लियर पोलोशेक और सूर्य डफर्न जो कर रही हैं मैदान में अंपायरिंग, लॉरेन एगेन बैग तीसरे अंपायर यानी टीवी अंपायर के रूप में गेंदबाजी कर रही हैं। इस समय नीदरलैंड का स्कोर 56 रन पर 2। लेग स्टंप के बाहर जाती हुई गेंद को फिर से स्क्वायर लेग की तरफ खेल दिया और गेंद को फील्ड किया गया और रन लेने का जो सिलसिला है वो और आगे बढ़ता जाए। इससे पहले भारतीय खिलाड़ी बहुत मुस्तैदी के साथ फील्डिंग कर रहे हैं, किसी भी तरह की अभी तक जो फील्डिंग में एक कसावट नज़र आती है नीदरलैंड की फील्डिंग के मुकाबले, वो अभी तक भारत के लिए बहुत ही संतोषजनक बात है। 57 रन 2 विकेट के नुकसान पर डी लीडे इस समय खेल रही है, एक कदम आगे बढ़ी, ड्राइव किया था सीधे कवर्स के बड़े खिलाड़ी के हाथ में, शेफाली वहां पर खड़ी थी, गेंद को फील्ड कर लिया, रन लेने का कोई प्रयास नहीं किया। श्रीचरणी इस समय गेंदबाजी करने कर रही हैं और बहुत ही बेहतरीन गेंदबाजी करती हैं श्रीचरणी, जैसे बाएं हाथ की गेंदबाज हैं और बैटर्स को कोई मौका नहीं दे रही है। इस बार श्रीचरणी गेंद फ्लाइटेड गेंद थी, स्लॉट पे पली, ड्राइव किया इसे, लेकिन इस बार एक्स्ट्रा कवर पर हरमनप्रीत कौर खड़ी थी, गेंद को फील्ड कर लिया और रन लेने का कोई भी मौका नहीं दिया। लीड और कैलिस इस समय दो बैट्समैन बैटर्स खेल बीच मैदान पर, बबेट डी लीड जो कप्तान हैं। इस बीच एक बार फिर से श्रीचरणी की गेंद लेग स्टंप की तरफ, उस गेंद को टर्न किया था और देखना है गेंद पैड से टकराई या बैट से लग के गई, अब जाके फील्ड किया दीप्ति शर्मा ने और अंपायर भी देख रही हैं और बेल्स हालांकि वहां पर बिखेर दी थी, एक हाथ ऊपर करके एक हल्की सी अपील विकेट के पीछे से श्रेया घोष कर रही हैं, लेकिन अंपायर ने इस पर कोई विशेष ध्यान नहीं दिया। 9 ओवर की समाप्ति पर 59 रन 2 विकेट के नुकसान पर इस समय नीदरलैंड्स का स्कोर।
1: Well, it's a bit grinding there for Netherlands, and the asking rate now is just beyond, slowly beyond the reach now. It's almost touching 15 and over. So they probably can gain a lot of experience by the time this match ends, and I'm sure somewhere down the line we're going to see some of these players from Netherlands in the early IPL games also, and they like to play in such a big crowd in India, and 2 for 59. But interestingly, I was just observing one thing, is that these matches are not played under the artificial lights. And probably one of the reasons they would have found is the clashing of the timing of the football games played in the United States and Mexico and Canada. Deepthi Bowles, first ball, worked away on the onside, and they'll run an easy single indeed. And D-lead, she's on 15 from 13. Callis 6 from 6. That's 2 for 60 from 9.1 overs. Corinthians Bowles, 2 overs for 9. Nandini, 2 overs, 1 for 16. Shefali, 1.5 overs, none for 14. And Sri Charnius Bowled along with Deepthi Sharma. Sharma in the second over, close to Sam's Bowles, and she stops. I think she lost the footing over there. And then the umpire says, it clears it as a dead ball. She wants a shuffle in the field now. It's been a bit of a blue sky, could see all around the Leeds ground, and which means that we don't want to see a threat of rain. It's one of those ground where, when you play most of the matches in England in particular, the daylight pattern could change. Deepthi Bowles, she's down the track, hoists it high in the air, over mid on, one bounce, the fielder, Shefali, and not more than that. We didn't get a six in the last game that the Netherlands played against Bangladesh, so they're not finding those long boundaries. As a matter of fact, 2 for 61 in the 10th over.